নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ 8 দিন, 1948 শকাব্দৰ শাওণ মাহৰ 3 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 25 তাৰিখ। এতিয়া সময় পুৱা 5:33 41 ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সুশান্ত দত্ত, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস আৰু মৃগাংক কৃষ্ণাত্ৰেয়। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

শ্ৰোতাসকলে ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে অনন্ত ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, দীপশিখা নাথৰ কণ্ঠৰ চিয়াগীত, বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ ভক্তিমূলক গীত, জমীৰ চৌধুৰী আৰু সংগীবিন্দৰ কণ্ঠৰ জিকিৰ আৰু চাবানা অঞ্জুমৰ কণ্ঠৰ ভজনেৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে মুকেশ কুমাৰ বল। केंद्रीय मंत्रिमंडल ने पेपर लीक और परीक्षा में गड़बड़ी के

প্ৰথমে শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি পুৱা 6:15 চিত্ৰলেখা দাস বৰাৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 উষা দাসৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিয়োগ বাতৰি, পুৱা 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানত ৰূপম ভূঞা, ৰেঙনি দাস, নীলোৎপল গায়ন, সৌৰভজ্যোতি মহন্ত আৰু লোপামুদ্ৰা নেওগৰ কণ্ঠৰ গীত দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, এক ঔৰ অনেক, গুঞ্জন, প্ৰাদেশিক সংগীত আৰু নজৰানা। বিয়লি 3:00 বজাৰ পৰা আকাশবাণী ৰেইনবোৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি পাঁচ বাজি দহ মিনিটৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান ৰিংকি গগৈৰ অসমীয়া কথিকা পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ ভূমিকা তন্ময়ী গোস্বামীৰ কণ্ঠৰ আধুনিক গীত সাত বাজি বিশ মিনিটৰ যুৱ কৰ্মশালা অনুষ্ঠানৰ বিষয় অসমীয়া চিৰসেউজ গীত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী শান্তা উজিৰ অনুষ্ঠানটিৰ আঁত ধৰিব পম্পী মালাকাৰে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু আঠ বজাত মোৰ অনুভৱৰ গীত নিশা চাৰে আঠ বজাত ভজনৰ অনুষ্ঠান চাৰে ন বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু আৰু নিশা দহ বজাৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিল্পী ভি জি গগৰ বেহেলা বাদন শুনিবলৈ পাব ৰাগ শ্যাম কল্যাণ।

এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি পুৱা 7:30 বজাৰ উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত জলপদুমৰ পানচৈ উপন্যাসখনৰ ধাৰাবাহিক পাঠৰ 10ম খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:45 বজাত অসমা সুষমা। দিনৰ 10:30 বজাত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব এখনি প্ৰামাণ্য আলেখ্য গুৱাহাটীৰ আড্ডা সংস্কৃতি। অনুষ্ঠানটি আগবঢ়াব স্নেহা পাঠক আৰু ঝৰ্ণা ভৰালীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব ডঃ শৰৎ শইকীয়া আৰু ডঃ অঞ্জন বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব কীৰ্তাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো চিত্ৰলেখা দাস বৰাৰ কণ্ঠৰ এটি ভজন।

শ্রোতাসকলে চিত্রলেখা দাস বৰাৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো উষা দাসৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে উষা দাসৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মেৰি হমদম মেৰে দোস্ত এই ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মজৰুৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ইজ্জত ছবিখনৰ পৰা আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ছাহিৰৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত পিয়াৰেলালে।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ কণ্ঠত ৰাস্তে প্যাৰ কে এই ছবিখনৰ পৰা এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো শ্ৰাৱণক আনেডো এই ছবিখনৰ পৰা য়েশুদাসৰ কণ্ঠৰ এটি গীতটিৰ সংগীত কৰিছে ৰাজকমলে।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰ আৰু মহেন্দ্ৰ কাপুৰৰ কণ্ঠত বদলতে ৰিষ্টে এই ছবিখনৰ পৰা এটি গীত। গীতৰ কথা অঞ্জানৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

মধুবন অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছো আৰতি মুখাৰ্জী আৰু যশফল সিঙৰ কণ্ঠত গীত গাতা শেল এই ছবিখনৰ পৰা এটি গীত, গীতৰ কথা আৰু গীতটিৰ সংগীত ৰবীন্দ্ৰ জৈনৰ।

0: মধুবন অনুষ্ঠানটির ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ আনাৰিস কাওছাৰ উপাধি প্ৰদান কৰে। এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জগত নাড্ডাই প্ৰকাশ কৰিছে। ভাৰত আৰু তাঞ্জানিয়া বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা তথা নিৰাপত্তা সহযোগিতাকে ধৰি বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ FTAৰ বাবে দ্বিতীয়

0: বৈঠক সমাপ্ত করে। আর কমনওয়েলথ গেমস 2026 পুরুষের পেরা ভারোত্তোলক ঝান্ডু কুমারে ব্রঞ্জ পদক লাভ করে ভারতের পদকর তালিকা মুক্তি করেছে। এতিয়া বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক তেওঁৰ বিশিষ্ট জনসেৱা, শিক্ষা আৰু সামাজিক অন্তৰ্ভুক্তিৰ প্ৰতি দায়বদ্ধতা, ভাৰত ৰোমানিয়াৰ সম্পৰ্ক শক্তিশালী কৰাত অৱদানৰ স্বীকৃতিস্বৰূপে ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ আনাৰিস কাউছাৰ উপাধি প্ৰদান কৰে। সন্মান গ্ৰহণ কৰি ৰাষ্ট্ৰপতিয়ে ভাৰতৰ 14 কোটি জনসাধাৰণৰ বাবে এই বঁটা উৎসৰ্গা কৰি কয় যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ জনসাধাৰণৰ চিৰস্থায়ী বন্ধুত্ব প্ৰতিফলিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষাক তেওঁৰ জীৱনৰ আটাইতকৈ পৰিৱৰ্তনশীল শক্তি বুলি অভিহিত কৰে। গাঁৱৰ প্ৰথমগৰাকী ছোৱালীৰ পৰা কলেজত পঢ়াৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ যাত্ৰাৰ কথা স্মৰণ কৰি তেওঁ কয় যে শিক্ষা হৈছে এখন ন্যায়পৰায়ণ আৰু সৰ্বাংগীন সমাজৰ সৰ্বশ্ৰেষ্ঠ ক্ষমতাকাৰী আৰু আটাইতকৈ শক্তিশালী ভেটি। তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা আৰু দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ যুগত বিশ্ববিদ্যালয়সমূহৰ দায়িত্ব যে জ্ঞান যাতে প্ৰজ্ঞা, নৈতিকতা আৰু মমতাৰ দ্বাৰা পৰিচালিত হয়। ভাৰত আৰু ৰোমানিয়াৰ গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে 100 বছৰ পূৰ্বে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বুখাৰেষ্ট ভ্ৰমণ আৰু ৰোমানিয়াৰ কবি মিহাই এমিনেস্কো আৰু পণ্ডিত মিৰ্চিয়া এলিয়াডে ভাৰতীয় দৰ্শনৰ প্ৰভাৱৰ কথা স্মৰণ কৰে। যৌথ গৱেষণা, অধ্যাপক আৰু ছাত্ৰ বিনিময়ৰ জৰিয়তে অধিক শৈক্ষিক সহযোগিতাক উৎসাহিত কৰে আৰু ঘোষণা কৰে যে ভাৰতে কৃত্ৰিম আদি উদীয়মান ক্ষেত্ৰকে ধৰি ৰোমানিয়াৰ বাবে ITEC প্ৰশিক্ষণ শ্লটৰ সংখ্যা দুগুণ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই জনায় যে পশ্চিম এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে। তেওঁ লগতে কয় যে সাৰৰ নিৰৱচ্ছিন্ন উপলভ্যতা নিশ্চিত কৰাৰ বাবে চৰকাৰে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰ শ্ৰীনাড্ডাই কয় যে 2025-26 চনৰ সংঘাতৰ ফলত সাৰ আৰু মূল কেঁচামালৰ যোগান শৃংখলত বিশ্বব্যাপী প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল, কিন্তু এই প্ৰত্যাহ্বানসমূহৰ মাজতো বিভিন্ন উচ্চ আৰু চৰকাৰৰ সময় অনুযায়ী হস্তক্ষেপৰ ফলত সাৰৰ উপলভ্যতা বহুলাংশে পৰ্যাপ্ত হৈ আছে। তেওঁ কয় যে চৰকাৰে আমদানি বিভিন্ন উৎসসমূহৰ বাবে স্থায়ী প্ৰচেষ্টা হাতত লৈছে যাতে বিশ্বব্যাপী সংঘটিত যোগান শৃংখলৰ ব্যাঘাতৰ ফলত উদ্ভৱ হোৱা বিপদসমূহ লাঘৱ কৰিব পৰা যায়। শ্ৰীনাড্ডাই কয় যে 2025-26 বিত্তীয় বৰ্ষৰ লগতে চলিত খাৰিফ 2026ৰ সময়তো সমগ্ৰ দেশতে ইউৰিয়া, DAP, MOP আৰু MPSৰ পৰ্যাপ্ত উপলভ্যতা বজাই ৰখা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ঔষধ, পেট্ৰকেমিকেলছ, পানী পৰিশোধন আৰু উৎপাদন উদ্যোগকে ধৰি গুৰুত্বপূৰ্ণ সংবেদনশীল খণ্ডসমূহত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ উপলভ্যতা তথা যোগান শৃংখলাৰ ওপৰত চৰকাৰে নিৰন্তৰ নিৰীক্ষণ কৰি আছে। ইফালে নীটৰ প্ৰশ্নৰ কাকত ফাদিল আৰু শিক্ষাৰ্থী প্ৰতিবেদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত 5 দিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়। কালি বিয়লি 2 বজাত ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত ৰাষ্ট্ৰীয় গৌৰৱ অপমান নিবাৰণ সংশোধনী বিধেয়কখন উত্থাপন কৰে। CPIMৰ নেতা জন ব্ৰিকটাছ আৰু CPIৰ নেতা সন্তোষ কুমাৰে বিধেয়কখনৰ বিৰোধিতা কৰে। সদনৰ বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিৰোধী দলসমূহে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰোধিতাৰে শ্লোগান দিবলৈ আৰম্ভ কৰে। ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে এই পৰিপ্ৰেক্ষিতত সোমবাৰ পৰ্যন্ত সদন স্থগিতৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শ্বহীদসকলৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ 26 জুলাইৰ দিনটোত কাৰ্গিল বিজয় দিৱসৰ 27 সংখ্যক বাৰ্ষিকী পালন কৰা হ'ব। ৰাজ্যসভাতো দিনৰ 11 বজাত সদন মিলিত হোৱাৰ লগে লগে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। ৰাজ্যসভাৰ সভাপতি CP ৰাধাকৃষ্ণনে কয় যে কাৰ্গিল বিজয় দিৱসে 1999 চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ জয়লাভৰ স্মৃতি কঢ়িয়াই আনে। এই দিনটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ হেতু সশস্ত্ৰ বাহিনী বিষয়া আৰু জোৱানসকলে প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক সাহস, শৌৰ্য তথা কৰ্তব্য নিষ্ঠাক সোঁৱৰাই বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অত্যন্ত প্ৰত্যাহ্বানমূলক বিষমূলক পৰিস্থিতিৰ মুখামুখি হৈও অদমনীয় সাহস, দৃঢ় সংকল্পবদ্ধতা আৰু নিস্বাৰ্থ উৎসৰ্গাৰ মনোভাৱ প্ৰদৰ্শন কৰা সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ প্ৰতি সদনে কৃতজ্ঞতা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে দিনৰ 12 বজাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নিত প্ৰশ্ন কাকত ফাদিলৰ বিষয়টো আলোচনা কৰিবলৈ চৰকাৰ প্ৰথম দিনাৰ পৰাই সাজু আছে, কিন্তু কংগ্ৰেছ দলে সৃষ্টি কৰা কিছু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই আলোচনা সম্ভৱ হোৱা নাই। তেওঁ লগতে কয় যে এই বিষয়টো সদনৰ সকলোৱে মিলি আলোচনা কৰিব লাগিব। ভাৰত আৰু তানজানিয়াই বাণিজ্য আৰু বিনিয়োগ, উন্নয়ন আৰু অংশীদাৰিত্ব, প্ৰতিৰক্ষা তথা নিৰাপত্তা সহযোগিতা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃষি, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। ভাৰত আৰু তানজানিয়াৰ মাজত বৈদেশিক কাৰ্যালয়ৰ আলোচনা চলিত মাহৰ 22 তাৰিখে দাৰ এছ ছালামত অনুষ্ঠিত হয়। এই বৈঠকত দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰে। ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপক্ষীয় মঞ্চত দুয়োপক্ষৰ ঘনিষ্ঠ সমন্বয় তথা সহযোগিতাৰ বাবে শলাগ লয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে মুকলি কৰা টেলিভিছন ৰেটিং নীতি 2026ত টেলিভিছন ৰেটিঙৰ নিয়ন্ত্ৰণৰ বাবে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যসভাত কালি এটা লিখিত উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে এই নীতিয়ে টিভিৰ ৰেটিং সেৱা প্ৰদান কৰা সংস্থাসমূহৰ পঞ্জীয়ন, পৰিচালনা, হিচাপ গ্ৰহণ আৰু তদাৰকীৰ বাবে স্পষ্ট মান নিৰ্ধাৰণ কৰিছে। এই নীতি ভাৰতত টিভিৰ ৰেটিং এজেন্সীৰ বাবে 2014 চনৰ 16 জানুৱাৰীত মুকলি কৰা নীতিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ব। এই নীতিৰ অধীনত বৃহৎ সংখ্যক সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ FTAৰ বাবে দ্বিতীয় লানি বৈঠক সমাপ্ত কৰে। চলিত মাহৰ 20ৰ পৰা 23 তাৰিখলৈ অনুষ্ঠিত 4-দিনীয়া এই বৈঠকৰ সময়ছোৱাত নতুন দিল্লীত দুয়োপক্ষ চুক্তিখনৰ সকলো ক্ষেত্ৰতে বিশদভাৱে আলোচনা কৰি সুষম, ব্যাপক আৰু পাৰস্পৰিক লাভজনক FTAৰ দিশত অগ্ৰগতি অব্যাহত ৰাখিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কয় যে এই বৈঠক গঠনমূলক আৰু ভৱিষ্যমুখী আছিল। দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক গভীৰ কৰিব পৰা বিভিন্ন দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি বৈঠকৰ সামৰণি মাৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAয়ে মহাপ্ৰবন্ধক পৰ্যায়ৰ জ্যেষ্ঠ পেছাদাৰী নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। সংস্থাৰ লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিভা সেতু পৰ্টেলৰ জৰিয়তে 16 গৰাকী যুৱ পেছাদাৰী নিযুক্তিও মুকলি কৰিছে। NTAয়ে এটা বিবৃতিত কয় যে এই ব্যৱস্থাসমূহে এই নিযুক্তিসমূহে অধ্যাপক কে ৰাধাকৃষ্ণনৰ অধ্যক্ষতাত উচ্চ পৰ্যায় বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি কাৰ্যকৰী কৰা সংস্থাটোৰ প্ৰতিষ্ঠানটিৰ পুনৰগঠন প্ৰথমটো পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে। পুৰুষৰ হেভিৱেইট পেৰা ভাৰোত্তোলন শাখাত ঝাণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগে লগে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ত ভাৰতে পদকৰ তালিকা মুকলি কৰে। বিহাৰৰ নালন্দা জিলাৰ ঝাণ্ডুৱে তেওঁৰ দ্বিতীয়টো প্ৰচেষ্টাত 190 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি 130.9 পইণ্ট লাভ কৰে। বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত আজি ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে ইজিপ্তৰ বাৰ্ব ছামেহৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ৰ সন্মানীয় ডঃ আনাৰিজ কাউছৰ উপাধি প্ৰদান কৰে। এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰসাদ নাড্ডাই প্ৰকাশ কৰিছে। আৰু ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ FTAৰ বাবে দ্বিতীয় লানি বৈঠক সমাপ্ত কৰে। এতিয়াৰ বাতৰি সিমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু BRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জিনা ৰাজকুমাৰী গোস্বামীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ চাৰুগোহাঁইৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লৈছোঁ।

শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ ৰুমি অঞ্জনাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিউ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংৰাজীক বিষয় হিচাপে লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেচন টেকনলজি বা ইনফৰমেচন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেচন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেচনক বিষয় হিচাপে লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকাৰ পৰা 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিউ বাতৰি ইমানেই।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো

0: জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা সমষ্টিৰ 30% আৰু শিৱসাগৰৰ 20% লোকৰ সৈতে এতিয়াও প্ৰশাসনে সম্পৰ্ক স্থাপন কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।
1: আমি যি ধৰণে পাৰো ৰাইজক সেৱা কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছো। আমি বিভিন্ন বিভাগৰ লগতো মই কথা পাতিছিলো যাতে ঠিক বানপানীৰ পিছতে ৰাস্তা ঘাট মথাউৰি যাক য'ত যেনেকে পাৰি আমি স্কুল বা অংগনবাদী য'ত যেনেকে ডেমেজ হৈছে আমি যাতে তাক ৰেষ্টৰ কৰিব পাৰো। বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। বিভিন্ন NGO বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত। বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে।
0: সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ 3টা ৰাজহ চক্ৰৰ 152খন গাঁৱৰ 133,159 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত 10 লোকৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 333খন গাঁৱৰ 530,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। ডিব্ৰুগড় জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী দীঘলীয়া গাঁৱত ভাং সৰবৰাহকাৰী দুজন লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক দুজনৰ পৰা 1 কিলোগ্ৰামতকৈও অধিক ভাং, এখন বাহন আৰু কাঁহৰ বাচন বৰ্তন জব্দ কৰে। ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা আন এটা অভিযানত কালি পুৰণি ৰেলৱে ষ্টেচন কলনীত কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে কেইবালাখ টকাও জব্দ কৰে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি পুৱা 10 বজাৰ পৰা কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাও এই অনুষ্ঠানত উপস্থিত থাকিব। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল কৃষি আন্তঃগাঁথনি উন্নয়নেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। শস্য চপোৱাৰ পাছত প্ৰয়োজন হোৱা কৃষি আন্তঃগাঁথনি নিৰ্মাণ, মূল্য সংযোজনক উৎসাহ প্ৰদান, কৃষি সামগ্ৰীৰ পৰিবহণ তথা যোগান ব্যৱস্থা সবলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান কৰা আৰু কৃষি ক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: के पैसे दो हस्बैंड जी,
3: ये राशन के 15,000, सब्जियों के 2,000
2: और लाइट बिल के
3: अब 0 रुपए कैसे दूं?
2: ओहो, भूल ही गई थी, अब तो सोलर पैनल लग गए हैं ना, तो जो 4,000 बचे हैं उससे शॉपिंग हो जाए।
3: पक्का।
4: पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
5: हर घर सूर्य घर।
6: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
7: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता। सरकार ने पेपर लीक रोकने और कड़ी सजा के प्रावधान वाले मसौदा विधेयक को मंजूरी दी। संसद में अगले सप्ताह विधेयक पेश किए जाने की संभावना। प्रधानमंत्री नरेंद्र मोदी ने पेपर लीक रोकने के लिए प्रस्तावित सुधारों पर अपने वीडियो पर युवाओं से मिले सुझावों के लिए उन्हें धन्यवाद दिया। कहा आपसी संबंध और अधिक घनिष्ठता के साथ आगे बढ़ेंगे। सरकार और सीजेपी के प्रतिनिधियों के बीच आज नई दिल्ली में तीसरे दौर की वार्ता होगी।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৯ বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয়, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 বৃদ্ধি, চৰাইদেউৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা আৰু শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ ৰোধ আৰু দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীৰ ঘোষণা, আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে, বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰৰ 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ, দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি

0: বৈ আছে। ইয়াৰ ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটো চাৰিখন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে প্ৰকল্পৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। এই সন্দৰ্ভত আমাক জনাইছে গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
1: গোলাঘাট আৰু বোকাখাট জলসম্পদ বিভাগৰ কণ্ট্ৰল ৰুমৰ বান বুলেটিন অনুসৰি যোৱা নিশা 12 বজালৈকে ধনশিৰি নদীত, নুমলীগড়ত গেলাবিল নদীৰ বাদলিপাৰাত আৰু কাকডুঙা নদীৰ ডিফল্টিঙত বিপদ সীমাৰ ওপৰেৰে নদীৰ পানী বৈ আছে। আনহাতে দয়াং নদীৰ জলপৃষ্ঠ জামুগুৰিত 96.49 মিটাৰ ৰেকৰ্ড কৰা হৈছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ থকাৰ তথ্য লাভ কৰিছো আৰু এছ ডি এফ বাহিনীও সষ্টম হৈ থাকি নৈপৰীয়া ৰাইজক সজাগ কৰি ৰাখিছে আৰু প্ৰশাসনে এই বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে তথা নৈপৰীয়া ৰাইজ আছে ৰাইজক আতংকিত নহৈ সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। আৰু যিহেতু বৰ্তমানেও নিপকোৰ যি 4খনকৈ গেট খুলি ৰখা হৈছে আৰু ইয়াৰ ফলত যিকোনো সময়তে আচলতে নৈপৰীয়া ৰাইজৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা এই মুহূৰ্তলৈকেও আশংকা কৰি থকা হৈছে।
0: বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। চৰাইদেউ জিলাৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা সমষ্টিত 30% আৰু শিৱসাগৰৰ 20% লোকৰ সৈতে এতিয়া প্ৰশাসনে সম্পৰ্ক স্থাপন কৰিব পৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ 3টা ৰাজহ চক্ৰৰ 152খন গাঁৱৰ 133,159 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত 10 লোকৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 333খন গাঁৱৰ 530,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লক্ষীমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে। পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বানৰ ক্ষয় ক্ষতি বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা আন্ত মন্ত্ৰালয় পৰ্যায়ৰ প্ৰতিনিধি দল আজি অসমলৈ আহিব। দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিব। ডঃ শৰ্মাই নিজৰ সামৰ্থ্য অনুযায়ী মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াবলৈ আহান জনাইছে। বান প্ৰভাৱিতসকলক সহায় কৰিবলৈ ইচ্ছুক ব্যক্তিসকলৰ সুবিধাৰ্থে কালি সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক একাউণ্ট নম্বৰ আৰু কিউ আৰু কোড ৰাজহুৱা কৰি কয় যে যিসকলে ৰাজ্য চৰকাৰৰ জৰিয়তে দুৰ্গত জনলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেওঁলোকে সাহায্য পুঁজিলৈ নিজৰ সামৰ্থ্য অনুযায়ী অনুদান আগবঢ়াব পাৰে। তেওঁ লগতে কয় যে এই সংকটৰ সময়ত বান প্ৰভাৱিতসকলৰ বাবে চৰকাৰী, ব্যক্তিগত নাইবা সামূহিক সহায় অতিকে প্ৰয়োজন। সমমৰ্মিতা, সহযোগিতা আৰু ঐক্যৰ শক্তিৰে এই দুৰ্যোগ অতিক্ৰম কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
2: বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে। বিভিন্ন এন জি অ' বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত। বহুজনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে।
0: কেন্দ্রীয় সরকার বান প্রভাবিত লোকসকল।

0: কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাজ্য বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ইতিমধ্যে অসমৰ বান পৰিস্থিতি সম্পৰ্কে সুকীয়াকৈ আৰু বিস্তৃতভাৱে আলোচনা কৰা হৈছে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক সকলো প্ৰকাৰৰ সহায় সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
1: এই বান পৰিস্থিতিৰ ফলত প্ৰায় 11খন জিলাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বিশেষভাৱে 7,42,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। খেতিপথাৰৰ পৰা আৰম্ভ কৰি গৰু ম'হ বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। আৰু আটাইতকৈ বেদনাদায়ক কথা, এতিয়ালৈকে প্ৰায় 47জনতকৈ অধিক নিৰীহ লোক এই বানত মৃত্যুবৰণ কৰিছে। এই মৃত্যুবৰণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আৰু এতিয়াও বহু সন্ধানহীন হৈ আছে। মই এই সন্দৰ্ভত ৰাজ্য চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতেও বাৰ্তালাপ কৰিছো আৰু তেখেতৰ কাৰ্যালয় যি তথ্য মোলৈ প্ৰেৰণ কৰিছে গোটেই বান পৰিস্থিতিৰ সন্দৰ্ভত, সেই তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত বান পৰিস্থিতিৰ সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰা হয়।
0: ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি তেওঁ উল্লেখ কৰে। বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যত 2014 চনৰ পৰা যোৱা 16 জুলাইলৈ 13 বছৰত বান, ধুমুহা আৰু বজ্ৰপাতত মুঠ 1,567 জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিধানসভাত এই কথা সদৰি কৰে। তেওঁ কয় যে দুৰ্যোগ সময়ত কোনো লোকৰ মৃত্যু হলে বিভাগৰ পৰা মৃতকৰ পৰিয়াললৈ 4,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আছে। চলিত বৰ্ষত এই আৰ্থিক সাহায্যৰ পৰিমাণ 5,00,000লৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰাকৃতিক দুৰ্যোগৰ জৰুৰীকালীন সময়ত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ ধন আবণ্টন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 2021-2022 বিত্তীয় বৰ্ষৰ পৰা 2025-2026 বিত্তীয় বৰ্ষলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত অসমলৈ 3,793,60,00,000 টকা আবণ্টন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন সম্পৰ্কীয় ভিডিঅ' বাৰ্তা সন্দৰ্ভত লাভ কৰা দিহা পৰামৰ্শৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকতৰ দৰে ঘটনা ৰোধ কৰাৰ লগতে দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব। খচৰা বিধেয়কখনত মন্ত্ৰীসভাই কালি অনুমোদন জনোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক বিশ্বাস তথা সহযোগ আধাৰিত আৰু এই সম্পৰ্ক আগলৈ অব্যাহত থাকিব। ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো স্বাস্থ্য উপকেন্দ্ৰত এগৰাকীকৈ MBBS চিকিৎসক নিয়োগ কৰাৰ কথা ঘোষণা কৰা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক বদৰুদ্দিন আজমলে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰামাঞ্চলৰ স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰয়োজনীয় চিকিৎসা কৰাব পৰাকৈ সকলো ধৰণৰ ঔষধ প্ৰদান কৰা হয় যাতে ৰোগীয়ে কোনো প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত নহয়। নলবাৰীত কালিৰে পৰা 47 সংখ্যক অসম আন্তঃজিলা এথলেটিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অগ্নিশিখা প্ৰজ্বলন কৰি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম এথলেটিক সংস্থাৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আদৰণি ভাষণ দিয়ে। অসম এথলেটিক সংস্থাৰ উদ্যোগত আৰু নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত কাইলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ 14ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই প্ৰতিযোগিতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: সাতচল্লিশ সংখ্যক ইন্টার ডিস্ট্রিক্ট এথলেটিক চ্যাম্পিয়নশিপ নলবারীত আরম্ভ হল। আজি মহামহিম রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য ডরিয়ায় এই প্রতিযোগিতা উদ্বোধন করলে। আপনার সকলে দেখিছে যে মহামহিম রাজ্যপাল ডরিয়ায় উদ্বোধনের পিছতে ইয়াত এক উৎসবমুখর পরিবেশ আরম্ভ হয়েছে। মানে আশা রাখি যে আগন্তুক

0: চাৰিটা দিন অসমৰ সকলো অঞ্চলৰ পৰা অহা প্ৰায় 1,150 খেলুৱৈ খুব সুন্দৰভাৱে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।
1: ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱে 7 উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূৰ্যবংশী আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত 13 অভাৰ আৰু 2টা বলত অনায়াসে 126 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যৰ বান পৰিস্থিতিৰ বিভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে শিৱসাগৰ নাজিৰাত 80,000 বন্যাৰ্থৰ কাষলৈ এতিয়াও যাব পৰা নাই চৰকাৰ প্ৰশাসন শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে শিৱসাগৰ চৰাইদেউ যোৰহাটত জল প্ৰলয়ৰ মাজতে দুঃসংবাদ। নাগালেণ্ডৰ নিৰ্মীয়মান দিখু জলবিদ্যুৎ প্ৰকল্পই ধবংস কৰিব উজনি শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হোৱাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। নিপকুৱে প্ৰতি ছেকেণ্ডত 2,11,000 লিটাৰ পানী এৰি দিয়াৰ বাতৰি এটা আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। চলিত 2026-27 বিত্তবৰ্ষৰ আৰম্ভণিতে চৰকাৰৰ হাতত ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি শিতানত প্ৰায় 1,600 কোটি টকা জমা আছে যদিও শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা অধিকাংশ লোকক প্ৰশাসনে সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে সোনম ৱাংচুকৰ 26-দিনীয়া অনশন ভংগৰ বাতৰিটো অপসৰণ নকৰে শিক্ষামন্ত্ৰী প্ৰধানক শিৰোনামেৰে প্ৰকাশ কৰিছে।
1: ধন্যবাদ মৰমী। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয়। বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 লৈ বৃদ্ধি। চৰাইদেউৰ 100% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা আৰু শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলক কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1,035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1,026 কিলোহাৰ্জত। শ্ৰোতাসকল, নিবেদন কৰিছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে চিকমিক বিজুলী ছবিখনৰ পৰা কিশোৰ কুমাৰ, আশা ভোছলে আৰু ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লৈছোঁ।

ৰাজহুৱা ৰাইজক জগাই তলু দানৱৰ সমাজত মানুহ বিচাৰি বজাৰত থিতাপি ললো মই মানুহকে ভাল পোৱাৰো কৰে কুমাৰ মই মানুহকে ভাল পোৱাৰো কৰে কুমাৰ পক্ষী ৰাজঘোৰা।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জ্যোতিলেশ্বৰ মুখাৰ্জী, সুজাতা মুখাৰ্জী আৰু সংগীসকলৰ কণ্ঠত অৰণ্য ছবিখনৰ পৰা এই গীতটি।

শ্ৰোতাসকলে ৰূপালীধৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দেৱদাস ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তি আৰু উদিত নাৰায়ণৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ইছমাইল দৰবাৰৰ।

ৰূপালী ধৰ অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছো ক্ৰিছ থ্ৰী এই ছবিখনৰ পৰা এলিছা আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত গীতৰ কথা সমীৰৰ

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নাফিচা আলী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, আয়ুষ্মান জেচি আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, আৰু ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ৰূপম ভূঞাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ধ্ৰুৱ কুমাৰ তালুকদাৰৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে অবনিৰঞ্জন পাঠকে।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নীলোৎপল গায়নৰ কণ্ঠৰ এটি গীত। গীতৰ কথা পৰমানন্দ মজুমদাৰৰ আৰু গীতটিৰ প্ৰযোজনা মনোজ বৰুৱাৰ।

শ্ৰোতাসকলে গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো সৌৰভজ্যোতি মহন্তৰ কণ্ঠত ৰজনী হাজৰিকা ৰচিত এই গীতটি।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো লোপামুদ্ৰা নেওগৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কুষ্টুমণি শইকীয়াৰ আৰু গীতটিৰ প্ৰযোজনা কৰিছে জ্যোতিপ্ৰকাশ দাসে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা আৰু মোৰ সৈতে আছে স্বাস্বতী তালুকদাৰ।
1: লক্ষ্যধৰ চৌধুৰীয়ে কৈছে।

0: জীৱন জুখি বা হাঁহিৰে চহুলোৰে নহয়, আয়ুস জুখি বা বন্ধুৰে বছৰেৰে নহয়।
1: প্ৰিয় শ্ৰোতা, এতিয়া জানো আহক যুৱ বাণিজ্যকে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। বিয়লি 5:15ৰ পৰা নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব কেইখনমান অসমীয়া ছবিৰ কেইটিমান গীত। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰা হ'ব বিয়লি 5:55ৰ পৰা। ৰিংকী গগৈৰ কথিকা পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ ভূমিকা শুনিবলৈ পাব সন্ধিয়া 6:10ৰ পৰা। 6:30ৰ পৰা শুনিবলৈ পাব তন্ময়ী গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ হ'বলগীয়া যুৱকৰ্মশালা অনুষ্ঠানৰ বিষয় অসমীয়া চিৰসেউজ গীত। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী শান্তা উজিৰ। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিব ইন্দ্ৰজিৎ দাসে। সন্ধিয়া 8:00ৰ পৰা প্ৰচাৰ কৰা হ'ব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব গীত মাতৰ অনুষ্ঠান গীতেৰে কথাৰে। অনুষ্ঠানটিৰ দ্বিতীয়টি অংশ শুনিবলৈ পাব 6:20। 7:20 শুনিবলৈ পাব থলিতে পানীবন্ধন কৰা অনুষ্ঠান হিপ হিপ হুৰে। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্রিয় প্রিয় শ্রোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান অসমীয়া ছবিৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো আজলি নবৌ ছবিখনৰ পৰা দীপেন বৰুৱা আৰু ৰঞ্জন ফুকনৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছোঁ ৰঞ্জন ফুকনৰ কণ্ঠত এটি সুমধুৰ গীত।

শ্ৰোতাসকলে মনোৰঞ্জন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰযোগে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনোৱা হওক সোণমাই ছবিখনৰ পৰাই দীপেন বৰুৱা, নমিতা ভট্টাচাৰ্য আৰু সংগীবৃন্দৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছোঁ স্মৃতিৰ পৰশ ছবিখনৰ পৰা ৰমেন বৰুৱাৰ কণ্ঠত এই গীতটি।

ইতিপূৰ্বে শ্ৰোতাসকলে স্মৃতিৰ পৰক ছবিখনৰ পৰা ৰমেন বৰুৱা, গুণাৰা দাস, মণি কাকতি, বিভা বৰুৱা আৰু গিৰিণ বৰুৱাৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ৰমেন বৰুৱা আৰু মণি কাকতিৰ কণ্ঠত স্মৃতিৰ পৰক ছবিখনৰ পৰা এটি সুমধুৰ গীত।

0: মনপুৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া শুনাবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা দুবছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান

airforce.nic.in আকৌ কৈছো indianairforce.nic.in আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড ওৱান ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকাৰ লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো এটা শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আকৌ কৈছো indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: are now open. Meanwhile, Delhi police has advised citizens to avoid travelling towards the New Delhi area due to heavy crowds and high traffic congestion observed across the district. Sharing an advisory, the police directed commuters to use alternative routes to prevent delays and ensure a hassle-free journey. Prime Minister Narendra Modi will share his thoughts with the people of the country and abroad in the Mann Ki Baat program on Akashvani at 11 a.m. tomorrow. It will be the 136th episode of the monthly radio program. The program will be broadcast across the entire Akashvani and Doordarshan network, the AIR news website and the News on AIR mobile app. President Draupadi Murmu has concluded her state visit to Romania and departed for New Delhi this afternoon. Romania was the final leg of the president's three-nation state visit, which also included Moldova and North Macedonia. In Romania, the president held wide-ranging discussions with her Romanian counterpart, President Nicușor Dan, aimed at strengthening bilateral cooperation across trade, investment, defense, digital technology, education, renewable energy and culture. The flood situation in Assam remains critical, with over 1.15 lakh people taking shelter in relief camps. Shivasagar, Charaideo and Jorhat are the worst affected districts. 14 more flood-related deaths have been reported, taking the state's flood deaths toll to 61. Prime Minister Narendra Modi today held a telephonic conversation with Assam Chief Minister Hemanta Biswa Sarma and reviewed the flood situation in the state. In Gujarat, rescue and relief operations are underway on a war footing following heavy rainfall across the state. Severe monsoon conditions continue in the state, with heavy rainfall lashing several parts of the state. In men's cricket, India were 217 for 5 in 19.5 overs against host Zimbabwe in the second T20 international in Harare when reports last came in. And with that, we end this news bulletin.
1: বাতৰি পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ৰিংকি গগৈৰ কথিকা পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ ভূমিকা। পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ ভূমিকা। সাম্প্ৰতিক কালত পৰিৱেশ সংৰক্ষণ এটা বহুল উচ্চাৰিত বিষয়। প্ৰাকৃতিক ভাৰসাম্য অটুট ৰাখি প্ৰকৃতিৰ সৌন্দৰ্য বৰ্তমান উপভোগৰ লগতে ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষিত কৰি ৰাখিবলৈ পৰিৱেশ সংৰক্ষণ জীৱশ্ৰেষ্ঠ মানুহৰ এটা নৈতিক দায়িত্ব। মহাত্মা গান্ধীয়ে কৈছিল, আৰ্থ প্ৰভাইডছ ইনাফ টু ছেটিছফাই এভৰি মেনছ নীড বাট নট এভৰি মেনছ গ্ৰীড। জীৱশ্ৰেষ্ঠ মানুহৰ এই কথাষাৰৰ উপলব্ধিৰ অভাৱতে এনে মনোৰম পৃথিৱীখন ব্যক্তিগত আধুনিকতাৰ বলি হৈ পৰিছে। মানুহৰ ধ্বংসমূলক চিন্তাই গছ বন কাটি তহিলং কৰি পৰিৱেশক প্ৰদূষণ কৰি আছে। সকলো প্ৰান্তৰে পৰিৱেশ প্ৰদূষণ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰি আমাৰ বংশধৰসকলৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। পৰিৱেশ প্ৰদূষণ প্ৰধানকৈ মানৱ সৃষ্টি। প্ৰাকৃতিক সম্পদৰাজি বিশেষকৈ বনাঞ্চলৰ ধ্বংসলীলা সকলোৰে বাবে ভাবুকিস্বৰূপ হৈ পৰিছে। মানুহৰ জনসংখ্যা অনুসাৰে প্ৰয়োজনতকৈ অধিক বননি হ্ৰাস পাইছে। সেই আভাস দিবলৈ আন্তঃৰাষ্ট্ৰীয় পটভূমিৰ কাষ নাচাপিলেও হ'ব। আমাৰ অসম ৰাজ্যৰ গুৱাহাটী মহানগৰীয়ে তাৰ এক উৎকৃষ্ট উদাহৰণ। মহানগৰীৰ দীপৰ বিল, বৈশিষ্ট আদিৰ গছ বনৰ ঠাইত গঢ় লৈ উঠিছে বিৰাট অট্টালিকা, মটৰ গেৰেজ, কাৰখানা ইত্যাদি। যান বাহনৰতো কথাই নাই। জনসংখ্যা বৃদ্ধি পৰিৱেশ প্ৰদূষণৰ এক প্ৰধান কাৰণ। তাৰোপৰি বৰ্তমানৰ ঔদ্যোগিক কাৰ্যৰ ফলস্বৰূপে কল কাৰখানাসমূহত পেট্ৰল, ডিজেল অথবা কয়লাৰ অবাধ দহন হৈছে, যাৰ ফলত সৃষ্টি হোৱা কাৰ্বন ডাই অক্সাইডে সমগ্ৰ আকাশ বতাহ চানি ধৰিছে। লগতে শব্দ প্ৰদূষণেও মানুহৰ শাৰীৰিক আৰু মানসিকভাৱে ক্ষতি কৰিছে। বৰ্তমান যুদ্ধ বিগ্ৰহত ব্যৱহৃত বোমা বাৰুদেও প্ৰদূষণৰ ক্ষেত্ৰত এক ভয়ানক পৰিস্থিতি সৃষ্টি কৰিছে। হিৰোশ্বিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমাৰ গোন্ধ 78 বছৰ পাছতো বায়ুত উপস্থিত। আজিকালিতো বোমা বাৰুদৰে ধ্বংসলীলা দেখুৱাই থকাটো এক সাধাৰণ কথা হৈছে। ই পৰিৱেশ প্ৰদূষণৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে। আটাইতকৈ দুখ লগা আজিৰ সমাজৰ এটা সত্য হ'ল যে মানুহে কাগজে পত্ৰয়ে মেলে মিটিঙে পৰিৱেশ সংৰক্ষণৰ ওপৰত আলোচনা সমালোচনাৰ মাজেদি নিজৰ মন্তব্য প্ৰকাশ কৰিছে, কিন্তু কোনেও হাতে কামে এই কাম সফল কৰিবলৈ আগবাঢ়ি ওলাই অহা নাই। নিজৰ পৰিৱেশবোৰ নিজে নিকা কৰিব লাগিব। কেনেকৈ এক সমূহীয়া প্ৰচেষ্টাত পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত কৰিব পৰা যায় সেয়া সকলোৰে চিন্তাৰ কাৰণ হোৱা উচিত। প্ৰত্যেকখন সমাজৰ সচেতন ব্যক্তিৰ এয়া দায়িত্ব হোৱা উচিত। পৰিৱেশৰ ভাৰসাম্য অটুট ৰখাৰ বাবে গছপুলি ৰোৱাৰ ধাৰণা ব্যক্তিগত পৰ্যায়ত কৰিব পৰা এক সহজ কাম। চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ তেনে বহু আঁচনি থাকে। ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত হাত উজান দিয়াটো খুবেই দৰকাৰী। পৰিৱেশ সংৰক্ষণৰ এই প্ৰচেষ্টাত মহিলাৰ স্থান সবাৰো আগত। নাৰী সৃষ্টি আৰু পালন দুয়োটাৰে অধিকাৰী। বিশ্বব্যাপী প্ৰদূষণ ৰোধৰ বাবে যি জনজাগৰণৰ সৃষ্টি হৈছে তাত নাৰীৰ ভূমিকা প্ৰধান। এটা কথা সত্য যে প্ৰকৃতিৰ লগত সমতা ৰক্ষা কৰি চলিলে পৰিৱেশ প্ৰদূষণৰ পৰা ৰক্ষা কৰিব পাৰি। মাতৃগৰাকী সেয়েহে সচেতন হ'ব লাগিব। তেওঁ সন্তানক এনেকুৱা শিক্ষা দিব লাগিব যি শিক্ষাই ঘৰ এখনৰ লগতে দেশৰ উন্নতিত সহায়ক হয়। সন্তানটি কেৱল মাক দেউতাকৰ নহয়, ইহঁত দেশৰ মেৰুদণ্ড। সেয়েহে শিশুহঁতক সৰুৰে পৰা উদ্ভিদ প্ৰাণী জগতৰ লগত কেনেকুৱা সম্বন্ধ হ'ব লাগে তাক বুজাই দিয়া উচিত। আজিকালি বিদ্যালয়সমূহত এইবোৰ শিক্ষা সৰুৰে পৰা দিয়া দেখা যায়। এয়া সজাগতা বুলি গণ্য কৰিব পাৰি। প্ৰাণী জগতৰ বাবে উদ্ভিদ হৈছে এক আপুৰুগীয়া সম্পদ। এই কথাষাৰ হাড়ে হিমজুৱে উপলব্ধি কৰিব লাগিব। মাতৃসকলে গছপুলি ৰোৱাত মনোযোগ দিলে মাকসকল শিশুসকলৰ আদৰ্শ হৈ পৰিব। গছেই আমাৰ জীৱন কথাষাৰ ভালকৈ উপলব্ধি কৰিবলৈ সক্ষম হ'লে প্ৰকৃতি জগতখনো ৰক্ষা পৰিব। শিক্ষাই জগতত পোহৰ বিলায়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, শিক্ষা যদি পুৰুষ নাইবা মহিলা যিকোনো একাংশৰ কাৰণে দিব পৰা যায় তেনেহ'লে মহিলাই সেই সুযোগ পোৱা উচিত। পৰিৱেশ সংৰক্ষণৰ দৰে এক বহুল তথা প্ৰয়োজনীয় বিষয় সকলোৰে আগত প্ৰকট কৰি দেশবাসীক উদ্ধাৰ কৰিব লাগিব শিক্ষিতসকলে। টেলিভিছনৰ পৰ্দাৰ আলোচনাৰ মাজতে সীমাবদ্ধ নাথাকি গাঁও অঞ্চলৰ চুকে কোণে সোমাই অশিক্ষিতসকলক জন্ম নিয়ন্ত্ৰণৰ সম্পৰ্কে আৱশ্যকীয় দিহা পৰামৰ্শ আগবঢ়ালে বেছি উপকৃত হ'ব বুলি আশা কৰিব পাৰি। নাৰীগৰাকীয়ে সমাজৰ সমস্যাৰ প্ৰতি নজৰ ৰাখি দেশৰ সমস্যালৈ মনোনিৱেশ কৰি জনসংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে এক বাস্তৱ পদক্ষেপ হাতত লৈ পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত কৰিব পাৰে। মহিলাসকলে যাতে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে তাৰ মন কৰা উচিত আৰু আনকো উপদেশ দিলে হিত চিন্তা কৰা হ'ব। ঘৰৰ নলাবোৰ পৰিষ্কাৰকৈ ৰখাৰ দায়িত্ব মহিলাসকলৰে। ঘৰৰ গৃহস্থই বজাৰ কৰি অনাৰ পাছত প্লাষ্টিক বেগবোৰ ক'ত গোটাই থ'ব মহিলাগৰাকীয়ে আগতেই ভাবি থয়। য'তে ত'তে প্লাষ্টিক পেলাব নোৱাৰি, পুৰি পেলালেও বায়ু প্ৰদূষিত হয়। পৰাপক্ষত কাগজৰ ঠোঙা ব্যৱহাৰ কৰা উচিত। আমি যদি ইতিহাসলৈ লক্ষ্য কৰোঁ, অতি পুৰণি কালৰে পৰাই ভাৰতীয় মহিলাসকলে যিদৰে দেশ ৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল, একেদৰে পৰিৱেশ ৰক্ষাৰ বাবেও বলিষ্ঠ পদক্ষেপ লৈ আহিছে। উদাহৰণস্বৰূপে অমৃতাবাই পৰিৱেশ ৰক্ষাৰ বাবে যুঁজি 1731 চনত তেতিয়াৰ ৰাজপ্ৰশাসকৰ হাতত মৃত্যুবৰণ কৰি পৰিৱেশ সংৰক্ষণ কৰাবলৈ বাধ্য কৰায়। 1972 চনত গাৰোৱাল জিলাত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ কাৰণে গঢ় লৈ উঠা আন্দোলনত প্ৰত্যেকগৰাকী মহিলাৰ অৱদান ইতিহাসত জিলিকি ৰ'ব। তেওঁলোকৰ শ্লোগান আছিল, অৰণ্যই আমাক দিছে পানী, মাটি আৰু শুদ্ধ বায়ু, ইয়ে চলায় আমাৰ স্নায়ু। একেদৰে হিমাচল প্ৰদেশৰ কিংকৰী দেৱী ইন্দোৰৰ সৰলা ত্ৰিপাঠীয়ে চূণশিলৰ কুঁৱেৰীটো ৰক্ষা কৰি পৰিৱেশ সংৰক্ষণৰ বিশেষ ভূমিকা লয়। উদাহৰণসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে উপযুক্ত শিক্ষাৰ অবিহনে এগৰাকী নাৰীয়ে প্ৰদূষণ ৰোধত ভূমিকা ল'ব নোৱাৰে। পুথিগত শিক্ষা সকলো ক্ষেত্ৰতে যথেষ্ট নহয়। প্ৰদূষণৰ সমস্যা সমাধানৰ কাৰণে জাগ্ৰত প্ৰহৰীৰ ৰূপত থিয় হৈ তেল বচাওক, গছ বচাওক কাৰ্যসূচীবোৰত মহিলাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশক প্ৰদূষণৰ পৰা মুক্ত কৰিবলৈ চেষ্টা নকৰিলে পৰিৱেশ সংৰক্ষণ নহ'লে সেই দেশ বা সমাজৰ উন্নতিক চিন্তা কৰিব নোৱাৰি। বেটাৰ লেট দেন নেভাৰ। নাৰীসকলেই হৈছে পৰিৱেশ সংৰক্ষণৰ মূল ধ্বজাবাহক। তেওঁলোকেহে সমাজ তথা দেশখন প্ৰদূষণৰ পৰা মুক্ত কৰিব পাৰিব। ভগৱানৰ এক অপূৰ্ব সৃষ্টি এই পৃথিৱীখন যাতে মানৱ জাতিৰ দ্বাৰা ধ্বংস নহয় তাৰ বাবে আমি প্ৰতিজন ব্যক্তি সজাগ হ'ব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ অভিযানৰ যি পদক্ষেপ হাতত লৈছে আমি সাদৰেৰে গ্ৰহণ কৰি সকলোৱে নিজৰ কৰ্তব্য বুলি জ্ঞান কৰিলে নিশ্চয় দেশখন প্ৰদূষণৰ পৰা কিছু হ'লেও মুক্ত হ'ব। শেষত এটা বাক্যৰে মই সামৰণি কৰিছো, আণ্ডাৰষ্টেণ্ড দ্য ৱৰ্থ অৱ আৰ্থ, ট্ৰিট ইট উইথ কেয়াৰ এণ্ড গিভ লাভ ইট ডিজাৰ্ভছ। পৰিৱেশ সংৰক্ষণ।
2: ৰিংকি গগৈৰ কথিকা পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ ভূমিকা শুনিলে।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: মন কী বাত হে জন জন কী, সভি কী কুছ অপনি সী, অনকহি বিরাসত কী, উম্মীদে নয়ে ভারত কী। তো সুনিয়ে ইস মহিনে 26 জুলাই সুবহ 11 বজে মন কী বাত আকাশবাণী আর দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে ওটিটি প্ল্যাটফর্ম ওয়েভস পর। মাননীয় প্রধানমন্ত্রী কে প্রসারণ কে তুরন্ত বাদ মন কী বাত কা প্রাদেশিক ভাষাও মে অনুবাদ আপ সুন সকতে হ্যায় আকাশবাণী আর দূরদর্শন কে সম্বন্ধিত প্রাদেশিক চ্যানেলো পর। মন কী বাত কে প্রাদেশিক ভাষাও মে অনুবাদ কা পুনঃ প্রসারণ আপ সুন সকতে হ্যায় রাত 8 বজে আকাশবাণী আর দূরদর্শন কে সভি প্রাদেশিক চ্যানেলো পর। তো ইয়াদ রাখি রবিবার 26 জুলাই সুবহ 11 বজে মন কী বাত।

0: প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সংস্কৃতত বাতৰি শুনিবলৈ পাব।
1: ইয়ম আকাশবাণী সম্প্রতি বার্তা শ্রূয়ন্তাম প্রবাচক পুনীত ত্রিপাঠী। আদৌ মুখ্য বার্তাঃ। কেন্দ্রীয় শিক্ষামন্ত্রিণা ধর্মেন্দ্র প্রধানেন অদ্য প্রধানমন্ত্রিণে নরেন্দ্র মোদিনে স্বত্যাগপত্রম প্রদত্তম। মধ্যপ্রদেশ উচ্চ ন্যায়ালয়েন পরীক্ষা প্রশ্নপত্র অবৈধরীত্যা প্রকাশন সম্বদ্ধ অনিয়মিততাম আলক্ষ্য চতুর্ণাম বিশিষ্ট ট্র্যাক ন্যায়ালয়ানাম স্থাপনা বিহিতা। জম্মু কাশ্মীরে বার্ষিকী অমরনাথ যাত্রা অথ চ শ্রীমাতুঃ বৈষ্ণোদেব্যাঃ পবিত্র যাত্রা অদ্য ষড় দিবসীয় স্থগনানন্তরম পুনঃ সমারব্ধা। আসাম রাজ্যে জলাপ্লাবনেন মৃতকানাম সংখ্যা একষষ্ঠিঃ জাতা, যত্র একলক্ষতোপ্যধিকাঃ জনাঃ সাহায্যোদ্ধার শিবিরেষু আশ্রয়ম অগৃহ্ণন্। প্রধানমন্ত্রিণা শ্রীমোদিনা সর্ববিধ সাহায্যস্য আশ্বাসনম প্রদত্তম। ভারতীয় স্কোয়াশ ক্রীড়িকা অনাহত সিংহ ঐতিহ্যম বিরিচ্য জুনিয়র স্কোয়াশ চ্যাম্পিয়নশিপ শৃঙ্খলায়াঃ মহিলা একল নির্ণায়ক দ্বন্দ্বে স্বীয় স্থানম রক্ষিতবতী। অপি চ পুরুষ ক্রিকেট ক্রীড়া শৃঙ্খলায়াম ভারত জিম্বাবুয়ে দেশয়োঃ মধ্যে বিংশতি প্রতিবিংশতি অন্তরাষ্ট্রীয় শৃঙ্খলায়াঃ দ্বিতীয়া স্পর্ধা অদ্য হরারে নগরে প্রচলতি। অথ বার্তাঃ বিস্তরেণ। কেন্দ্রীয় শিক্ষামন্ত্রিণা ধর্মেন্দ্র প্রধানেন অদ্য প্রধানমন্ত্রিণে নরেন্দ্র মোদিনে স্বত্যাগপত্রম প্রদত্তম। সামাজিকান্তর্জালীয় সন্দেশে শ্রীপ্রধানেন নিগদিতম যত গত দশ দিবসেষু প্রচল্যমাণানাম স্থিতিমালক্ষ্য তেন মন্ত্রী পদমিদম ত্যক্তম। ছাত্রাণাম প্রদর্শন পুরস্সরম সুরক্ষাস্থিতিম চ মনসি নিধায় শিক্ষা মন্ত্রিণা ত্যাগপত্রম প্রদত্তম। তেন প্রতিপাদিতম যত নবদিল্ল্যাম যন্তরমন্তরস্থলে অশেষে দেশে হি পরিস্থিতিম আলক্ষ্য ত্যাগপত্রমিদম প্রদত্তম। তেন প্রধানেন প্রোক্তম যত তেন প্রধানমন্ত্রিণঃ বিশ্বাসম সহযোগম চ সম্মানিতম। তেন ভণিতম যত দেশস্য সেবা এব তস্য সর্বোচ্চ প্রাথমিকতা বিদ্যতে। মধ্যপ্রদেশ উচ্চ ন্যায়ালয়েন পরীক্ষা প্রশ্নপত্র অবৈধরীত্যা প্রকাশন সম্বন্ধ অনিয়মিততাম আলক্ষ্য চতুর্ণাম বিশিষ্ট ট্র্যাক ন্যায়ালয়ানাম স্থাপনা বিহিতা। ন্যায়ালয়েন নির্দিষ্টম যত আরোপ পত্রাণাম নামাঙ্কনস্য ত্রিমাসাভ্যন্তরে তেষাং প্রকরণানাম নিবারণম ভবিতব্যমেব। জম্মু কাশ্মীরে বার্ষিকী অমরনাথ যাত্রা অথ চ শ্রীমাতুঃ বৈষ্ণোদেব্যাঃ পবিত্র যাত্রা অদ্য ষড় দিবসীয় স্থগনানন্তরম পুনঃ সমারব্ধা। কাশ্মীরস্য সম্ভাগীয় আয়ুক্তেন অংশুলগর্গেণ আকাশবাণ্যা সহ বার্তালাপে সূচিতম যত বাল্টাল পহলগাম মার্গয়োঃ যাত্রা পুনঃ সমারব্ধাস্তি। অত্রান্তরে ঊনসপ্তত্যধিক দ্বিশতাধিক ষড়সহস্রম যাবত তীর্থযাত্রীণাম সমূহঃ অদ্য প্রাতঃ ভগবতী নগর যাত্রীনিবাস জম্মুতঃ প্রস্থিতঃ। আসাম রাজ্যে জলপ্রলয়ে পঞ্চদশ দশাংশোত্তরৈক লক্ষতোপ্যধিকাঃ জনাঃ সাহায্যোদ্ধার শিবিরেষু আশ্রয়ম অগৃহ্ণন্। শিবসাগর, চরাইদেব, জোরহাট চ ইত্যেতে সর্বাধিক প্রভাবিতানি মণ্ডলানি সন্তি। জলপ্লাবনেন ইতোপি চতুর্দশ জনানাম মৃত্যুঃ সূচনাস্তি, যেন রাজ্যস্য জলপ্লাবনেন মৃতকানাম সংখ্যা একষষ্ঠিঃ জাতা। দিখৌ দিশাঙ্গ ধনসিরি চ নদ্যঃ আপত্রেখায়াঃ উপরি নিরন্তরম প্রবহন্তি, যেন স্থিতিঃ ইতোপি হানিপ্রদা অভবত্। আপত প্রতিক্রিয়া দলানি মণ্ডল আধিকারিণঃ চ সাহায্যোদ্ধার কার্যে সংলগ্নাঃ সন্তি। প্রভাবিত ক্ষেত্রাণাম নিকটতয়া নিরীক্ষণম চ কুর্বন্তঃ সন্তি। উপশমন উদ্ধার কার্যাণি চ প্রচলন্তি। প্রধানমন্ত্রী নরেন্দ্র মোদী অদ্য অসম রাজ্যস্য মুখ্যমন্ত্রিণা হিমন্তা বিশ্বা শর্মণা সহ দূরভাষ মাধ্যমেন বার্তালাপম কৃত্বা রাজ্যস্য জলপ্রলয়স্য স্থিতিম সমীক্ষিতবান্। সামাজিকান্তর্জালীয় পটলে শ্রীশর্মা অবদত যত প্রধানমন্ত্রিণা শ্রীমোদিনা বর্তমানস্য সাহায্যোদ্ধার কার্যস্য পুনর্বসনস্য পুনর্নির্মাণস্য চ প্রয়ত্নানাম সমর্থনায় কেন্দ্র সর্বকারস্য সর্ববিধ সাহায্যস্য আশ্বাসনম প্রদত্তমিতি। রাষ্ট্রপতিঃ দ্রৌপদী মুর্মু ইত্যেষা রোমানিয়া দেশে ভারতীয় সমুদায়স্য যোগদানস্য প্রশংসাম অকরোত্। ते उभयोः देशयोः मध्ये वर्धमानस्य सहभागित्वस्य महत्वपूर्णाः स्तम्भाः इति उक्तवती। रोमानिया देशस्य आधिकारिक यात्रायाः समापन दिने बुखारेस्ट नगरे भारतीय समुदायस्य कृते आयोजिते समारोहे सम्बोधयन्ती राष्ट्रपतिः अवदत् यत् विदेशेषु निवसन्तः भारतीयाः स्वमातृभूम्या सह दृढतया सम्बद्धाः सन्ति, तथा च प्रत्येकः भारतीयः स्वस्य उपलब्धिभिः समर्पणेन च गर्वानुभवं कारयति।
2: भारत रोमानिया संबंधों का सबसे महत्वपूर्ण आधार है हमारे लोगों के बीच आत्मीय संबंध। ये देखकर मुझे प्रसन्नता है कि भारतीय प्रवासी समुदाय एकजुट होकर रोमानिया में भारत की सांस्कृतिक विरासत को जीवंत बनाए। भारतीय आईटी इंजीनियरिंग स्कॉलर्स, रिसर्चर्स, हेल्थ केयर प्रोफेशनल्स तथा विद्यार्थियों की नई पीढ़ी अब रोमानिया को अपना घर बना रहे हैं। रोमानिया की अर्थव्यवस्था और समाज में अपना योगदान तथा यहाँ भारतीय संस्कृति और मूल्यों के प्रसार के लिए आपके प्रयास आपको भारत का सच्चा प्रतिनिधि बनाते हैं।
1: राष्ट्रपति ही अवदत् यत् रोमानिया देशस्य राष्ट्रपतिना न्यूकुसोर डैन इत्यनेन अन्यैः नेतृभिः च सह तस्याः संवादः द्वैपाक्षिक सम्बन्धान् नूतनौन्नत्यं प्रतिनेतुं प्रतिबद्धतां प्रतिबिम्बयति। सा अवोचत् यत् भारत रोमानिया देशयोः मध्ये व्यापारः, रक्षा, पुनर्नवीकरणीय ऊर्जा, डिजिटल प्रौद्योगिकी, शिक्षानुसन्धान, स्वास्थ्य सेवा, विज्ञान प्रौद्योगिकी, कृत्रिम बुद्धिमत्ता, नवान्वेषणम्, उन्नत विनिर्माणम् इत्यादिषु क्षेत्रेषु सहकारः विस्तारितः अस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी श्वः प्रातः 11 आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्यास्य आकाशवाणी कार्यक्रमस्य एतत् 37वां संस्करणं भविष्यति। आकाशवाण्याः, दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि कार्यक्रमः आकाशवाणी वार्ता विभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धः भविष्यति। आकाशवाणी, दूरदर्शन वार्ता, प्रधानमन्त्री कार्यालय, सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दी भाषायां प्रसारणस्य पश्चात् अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः क्षेत्रीय भाषासु अपि भविष्यति। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः अद्य अधोरेखितवान् यत् प्रतिदिनं, प्रतिहोरा, प्रतिनिमेषं, प्रतिपलं च सदने व्यतीतं लोकतन्त्रस्य सुदृढीकरणाय उपयोक्तव्यम्। राधाकृष्णनवर्यः नवदेहलीनगरे राज्यसभायाः नवनिर्वाचितानां नामांकितानां च सदस्यानां कृते द्विदिवसीय अभिमुखीकरण प्रशिक्षण कार्यक्रमस्योद्घाटन समारोहं सम्बोधयनासीत्। सः अवदत् यत् वादविवादाः, चर्चाः च सर्वदैव निर्णायकस्तरे एव नेतव्यम्। गुजरात राज्ये प्रचंड वृष्ट्यानन्तरं युद्धस्तरे उद्धारकार्याणि, सहायोद्धारकार्याणि च प्रचलन्ति। गतचतुर्विंशति होरासु राज्यस्य 65-200 यावत् उपमण्डलेषु वृष्टिः अभवत्। राज्य उद्धार कार्य आयुक्तेन 5 जनानां मृत्योः पुष्टीकृतम्। अद्यावधि प्रायः 40,000+ जनाः मोचिताः सन्ति। उत्तर गुजराते, मध्य गुजराते च वृष्टेः अनन्तरं सेनायाः एनडीआरएफ इत्यस्य च 17 दलानि, एसटीआरएफ इत्यस्य 32 दलानि च उद्धार कार्ये, साहाय्योद्धार कार्ये च सम्मिलितानि सन्ति। राज्यस्य वर्तमान स्थितिं विचार्य राज्यस्य मुख्यमन्त्री भूपेन्द्र पटेलः गांधीनगरे उच्चस्तरीय समीक्षा सभाम् आयोजितवान्। दिल्ल्यारक्षिबलेन नागरिकान् नवदिल्ली क्षेत्रं प्रति यात्रां न कर्तुं सूचितमस्ति। सम्पूर्णे मण्डले अत्यधिक जनसमूहः, अत्यधिकः यातायात संकटश्च दृश्यते। परामर्शं विनिमयीकुर्वता आरक्षिबलेन यात्रिणः विलम्बं निवारयितुं, बाधामुक्तं यात्रां सुनिश्चेतुं च वैकल्पिक मार्गान् उपयोक्तुं निर्दिष्टम्। भारतीय स्क्वैश क्रीडिका अनाहत सिंहः ऐतिह्यं विरिच्य जूनियर स्क्वैश चैंपियनशिप श्रृंखलायाः महिला एकल निर्णायक द्वन्द्वे स्वीयस्थानं रक्षितवती। अन्ते क्रिकेट क्रीडायां पुरुष क्रिकेट क्रीडा श्रृंखलायां भारत जिम्बाब्वे देशयोः मध्ये 20-20 अन्ताराष्ट्रिय श्रृंखलायाः द्वितीया स्पर्धा अद्य हरारे नगरे प्रचलति। भारतेन जिम्बाब्वे देशस्य सम्मुखे 20-200 धावनांकानां लक्ष्यम् उपस्थापितम् इति वार्ताः।
3: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠান সূচীৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো তন্ময় গোস্বামীৰ কণ্ঠৰ আধুনিক গীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি। ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ সাম্প্ৰতিক বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত। ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগানৰ বাবে শিক্ষামন্ত্ৰীৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰৰ বিশেষ ব্যৱস্থা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰূপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান ক্ষতিগ্ৰস্তসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি আজি সামান্য উন্নত হোৱা বুলি সদৰি কৰিছে। তেওঁ বান ক্ষতিগ্ৰস্ত সকলো স্থানলৈ যাতে বান সাহায্য প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে সেনাবাহিনীৰ সহায় লোৱা বুলিও প্ৰকাশ কৰে। তদুপৰি বায়ুসেনাৰ জৰিয়তেও উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে। আজি গুৱাহাটীৰ আজাৰাৰ কাহিকুচিৰ গোলাপ বৰবৰা এছ আই আৰ ডিত অনুষ্ঠিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 62লৈ বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে।
2: বান পৰিস্থিতি অলপ উন্নত হৈছে আৰু এতিয়া বহুখিনি জাগাত আমি যাব পৰা হৈছোঁ। আজিও এয়াৰফৰ্চৰ পৰা এয়াৰলিফ্টিঙো চলি আছে। আমি আৰ্মিকো হাতত লৈছোঁ যাতে আমি যাব নোৱাৰা জাগালৈকে বান সাহায্য যাব পাৰে। আৰু মেডিকেল কেম্প, হেল্থ কেম্প, সাহায্য অভিযান এইবিলাকে যোৱা কালিৰে পৰা এটা গতি পাইছে আৰু আজিও ভাল কৰি চলিছে। মই ভাবোঁ যে আজিৰ দিনটো ভাল কৰি পাৰ হৈ গ'লে অহাকালিৰ পৰা আমি আৰু সুবিধা কৰিব পাৰিম। এতিয়ালৈকে মৃতকৰ সংখ্যা

0: 64লৈকে বৃদ্ধি হৈছে।
1: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে শিৱসাগৰলৈ যোৱা নেতা দুজনে শিৱসাগৰৰ নাজিৰাকে ধৰি 16খন জিলাৰ ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে বানত ক্ষতিগ্ৰস্ত কৃষি, ঘৰ দুৱাৰ, শৈক্ষিক প্ৰতিষ্ঠান আৰু আন্তঃগাঁথনিৰ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলিও নেতাদ্বয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বানপীড়িতসকলৰ পুনৰ্বাসনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীসোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি জনসাধাৰণকো সহযোগিতা আগবঢ়াবলৈ আহান জনায়।
2: বেদনাদায়ক আৰু গোটেই পৰিস্থিতি অত্যন্ত গম্ভীৰ, কাৰণ লক্ষ লক্ষ লোকে এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহুকেইগৰাকী অকালতে মৃত্যু সাৱটি ল'ব লগা হৈছে, বহুকেইগৰাকী সন্ধানহীন হৈ আছে। খেতিয়কৰ মাটি ভেটি, গৰু ম'হ, হাঁহ কুকুৰা, গাহৰি আৰু মীন পালনৰ পৰা আৰম্ভ কৰি এগ্ৰ' ইকনমিটো বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই পৰিস্থিতিত আমি সকলোৱে মানৱ ধৰ্ম পালন কৰিব লাগিব। মানৱীয় দৃষ্টিভংগীৰে এই বেদনাগ্ৰস্ত ক্ষতিগ্ৰস্ত ৰাইজক আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব আৰু অসম চৰকাৰেও নিষ্ঠাৰে আৰম্ভণিৰ পৰাই উদ্ধাৰ আৰু সাহায্য অভিযানত আত্মনিয়োগ কৰি আহিছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু নগৰ আৰু পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিয়ে সাহায্য আৰু উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰিছে।
1: শিৱসাগৰ জিলাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। ভালেমান ঠাইত পানী কমিছে যদিও কেতবোৰ অঞ্চলত বান পৰিস্থিতি জটিল হৈ আছে। জলসম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং, দিচাং আৰু দিখৌ নৈৰ জলস্তৰ কেতবোৰ অঞ্চলত বিপদসীমাৰ তললৈ নামিছে। যোৰহাট জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি বান সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্থাৰ প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈ সাহায্য সামগ্ৰী বিতৰণ কৰে। ইপিনে নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বান পৰিস্থিতি আৰু কিছু আনুষংগিক চিন্তা এই বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক, প্ৰাক্তন ভূগোলবিদ, পৰিৱেশকৰ্মী ডঃ অৱনী কুমাৰ ভাগৱতী, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মন্দিৰা বুঢ়াগোহাঁই আৰু চাবুৱাৰ টাটা ৰেফাৰেল হস্পিতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক শান্তনু বৰগোহাঁয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
3: বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক নিৰ্দেশ দিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জিলাত বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ পাছত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক পুনৰ পাঠ্যপুথিৰ যোগান ধৰাৰ বাবে প্ৰস্তুতি চলাবলৈ নিগমক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় পাঠ্যপুথিৰ তালিকা অতি শীঘ্ৰেই দাখিল কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ পুনৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন যাতে ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ গ্ৰীষ্মবন্ধ খোলাৰ লগে লগে পাঠ্যপুথিসমূহ প্ৰেৰণ কৰা হ'ব বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। প্ৰতিকূল পৰিস্থিতিৰ মাজতো শৈক্ষিক প্ৰক্ৰিয়া অব্যাহত ৰখাটো অগ্ৰাধিকাৰৰ বিষয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যৰ 893গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় 1,181,13,00,000 টকাৰ ঋণৰ সুবিধা দিয়া হৈছে। আজি গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে। 2 কোটি টকালৈকে ঋণৰ ওপৰত 3% সুদ ৰেহাই, 90% পৰ্যন্ত বেংক ঋণ, ক্ৰেডিট গেৰাণ্টিৰ সুবিধাৰ লগতে গুদামঘৰ, শীতল ভঁৰাল, প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, ড্ৰোন, সৌৰশক্তি চালিত কৃষি পাম্প আদি আধুনিক কৃষি আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত এই আঁচনিয়ে সহায় কৰিব। আজি কেইবাগৰাকী কৃষি উদ্যমীৰ হাতত ঋণৰ চেক প্ৰদান কৰা হয়। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে কৃষি আন্তঃগাঁথনি উন্নয়নেৰে সমৃদ্ধিশালী অসম গঢ়ি তোলা। কৃষি চপোৱাৰ পাছত প্ৰয়োজন হোৱা কৃষি আন্তঃগাঁথনি নিৰ্মাণ, মূল্য সংযোজনক উৎসাহ প্ৰদান, কৃষি সামগ্ৰীৰ পৰিবহণ তথা যোগান ব্যৱস্থা সবলীকৰণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান আৰু কৃষি ক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী, ষ্টাৰ্টআপ, বিনিয়োগকাৰী, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত কৃষিমন্ত্ৰী শ্ৰী হাজৰিকাই কয় যে বানত ক্ষতিগ্ৰস্ত কৃষকসকলক শীঘ্ৰেই কঠীয়া আৰু অন্যান্য কৃষি সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে নিজে বান ক্ষতিগ্ৰস্ত জিলাকেইখনত কৃষকসকলৰ ক্ষয় ক্ষতিৰ বুজ ল'ব বুলিও উল্লেখ কৰে।
4: মাননীয় মুখ্যমন্ত্রী ডাঙরী আমাক ইতিমধ্যে নির্দেশ দিছে। যোৱাকালিও মই আমাৰ বিষয়া কর্মচারীসকলৰ লগত মিটিং কৰিলোঁ। যোৱাকালি ৰাতি মই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুইগৰাকী এগ্ৰিকালচাৰ ডিঅ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। কাৰোবাক আমি কঠীয়া দিম আৰু কাৰোবাক আমি ডাইৰেক্ট ধান সিঁচিব পাৰে। যোনে কঠীয়া ল'ব তেওঁলোকক কঠীয়া দিবলৈকে চেষ্টা কৰিম। অহা 4-5 দিনৰ ভিতৰত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ আমাৰ কৃষি বিভাগে তাৰ লোকেল ব্যক্তিসকলৰ লগত লগ লাগি কঠীয়া পেলোৱাৰ ব্যৱস্থা কৰিব। ৰোৱা নহয় আৰু 15 দিনত বা 20 দিনত কঠীয়াখিনি হ'ব। আমাৰ যিমানটো দেখিছোঁ যে ভাদ মাহৰ 15 তাৰিখলৈকে আমি কঠীয়া ৰুব পাৰোঁ। আজি হয়তো শাওণ মাহৰ 5 বা 6 তাৰিখ, গতিকে আমাৰ হাতত এই সময়খিনি আছে। গতিকে যাক কঠীয়া লাগে কঠীয়া দিবলৈকে চেষ্টা কৰিম আৰু যাক কঠীয়া নালাগে ডাইৰেক্ট আমি ধান সিঁচিও ধান উৎপাদন কৰিব পাৰোঁ। গতিকে আমি 2টা প্ৰক্ৰিয়াই কৰিম। ইতিমধ্যে সাজু হৈছো। অহা 4 দিনৰ ভিতৰত মই নিজেও এই তিনিখন ডিষ্ট্ৰিক্টলৈ যাম। তাত গৈ নিজে থাকি গোটেই সমস্যাখিনিৰ সমাধান কৰিবলৈকে চেষ্টা কৰিম।
3: উত্তৰ পূব সীমান্ত ৰেলৱে তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত ৰখা হৈছে। এই ৰেলপথসমূহেৰে পুনৰ ৰেল চলাচল আৰম্ভ কৰাৰ বাবে ক্ষতিগ্ৰস্ত স্থানসমূহত বৃহৎ সংখ্যক কৰ্মী নিয়োগ আৰু অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি দিনেনিশাই কাম চলাই থকা হৈছে। শিমলুগুৰি লাকুৱাখণ্ড ৰেলপথৰ গাঁথনি শক্তিশালীকৰণৰ কাম অব্যাহত আছে আৰু সেই স্থানত ক্ষতিগ্ৰস্ত ৰেলপথ উন্নীত কৰাৰ বাবে বোল্ডাৰ আনলোডিঙৰ কাম চলি আছে বুলি ৰেল বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে। একেদৰে আমগুৰি চেলেংহাট খণ্ডৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বালিৰ বেগ, বাহনৰ পাইলিং আৰু ৰেল পাইলিং ব্যৱহাৰ কৰি ৰেলপথৰ ভেটি সুদৃঢ় কৰাৰ কাম দ্ৰুতগতিত অব্যাহত আছে। ইয়াৰ সমান্তৰালভাৱে বালিৰ বেগ, ৰেল আৰু বোল্ডাৰৰ পৰিবহণৰ কামো অব্যাহত আছে। সামগ্ৰিকভাৱে ৰেলপথৰ মেৰামতিৰ কাম ত্বৰান্বিত কৰিবলৈ সমগ্ৰ ক্ষতিগ্ৰস্ত অঞ্চলত 7 শতাধিক শ্ৰমিক নিয়োগ কৰা হৈছে আৰু কম সময়ৰ ভিতৰতে পুনৰ উদ্ধাৰ কাৰ্য সম্পূৰ্ণ হ'ব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে উজনি অসমত আকস্মিক বান পৰিস্থিতিৰ ফলত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উজনি অসমলৈ চলাচল কৰা ৰেল সেৱা ব্যাহত হৈছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিমলুগুৰি নামটিয়ালি আৰু শিমলুগুৰি চেলেংহাট অংশৰে ৰেলৰ চলাচল পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। একেদৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰিবলগীয়া কেইবাখনো দীৰ্ঘ দূৰত্বৰ ৰেল ৰঙিয়া ৰঙাপাৰা ডিব্ৰুগড় পথেৰে চলাচল কৰা হৈছে। কেইবাখনো ৰেলৰ যাত্ৰা ইতিমধ্যে বাতিল কৰা হৈছে।
1: কেন্দ্ৰীয় চৰকাৰে চিজেপিৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত সংগঠনটোৱে দিল্লীৰ যন্তৰ মন্তৰত চলাই অহা আন্দোলন প্ৰত্যাহাৰ কৰিছে। আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে চিজেপিৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত আয়োজিত এখন যৌথ সংবাদমেলত মন্ত্ৰী নাড্ডাই আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ব আৰু নতুনকৈ কোনো এজাহাৰ দাখিল কৰা নহ'ব বুলি ঘোষণা কৰে। তদুপৰি নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত আম্মহনন কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালক প্ৰচলিত নিয়ম নীতি অনুসৰি সৰ্বাধিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলিও কয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁ নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতি বিবেচনা কৰাৰ উপৰি এই সময়ত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহক প্ৰতিহত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি কয়। উল্লেখযোগ্য যে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ উপৰি আন কেতবোৰ দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক সময় ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 3,500 বিঘা আয়তনৰ এই বিলখনৰ পানী ক্ৰমান্বয়ে শুকাই যোৱাৰ ফলত বিলখন সংকুচিত হৈ পৰাৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি ইয়াৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনক দিয়া নিৰ্দেশৰ পাছতে এনে পদক্ষেপ লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ তিমুঙে আজি বন সংমণ্ডল প্ৰাধিকাৰীৰ সৈতে বিলখন পৰিদৰ্শন কৰি জিনাৰী নৈৰ পৰা পানী সুমাব পৰাকৈ কালভাৰ্ট নিৰ্মাণৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে নিৰীক্ষণ টাৱাৰ স্থাপন, গছপুলি ৰোপণ আৰু মথাউৰি নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো প্লাষ্টিকমুক্ত

0: social media post prayed for the safety of all those affected by this calamity and for the well-being of all personnel involved in rescue, relief and rehabilitation efforts. President Murmu assured that the nation stands in solidarity with the people of Assam. The ancient Buddhist site of Sarnath has been inscribed on the UNESCO World Heritage List. Culture and Tourism Minister Gajendra Singh Shekhawat has called it a defining moment for India's cultural heritage. In a social media post, Mr. Shekhawat said that Sarnath is a timeless beacon of peace, wisdom and compassion. The Directorate of Revenue Intelligence, DRI, has intensified crackdown on gold smuggling syndicates, resulting in the seizure of over 27 kilograms of foreign origin smuggled gold and the arrest of 12 persons. The Ministry of Finance said that the DRI officers carried out a series of intelligence-driven operations across the country during the week. In men's cricket, India have set a target of 220 runs for host Zimbabwe in the second T20 International of the three-match series in Harare. In reply, Zimbabwe were 59 for 4 in 7.3 overs when reports last came in. Earlier, after being invited to bat first, India posted 219 for 5 in stipulated 20 overs. And that is the end of this news bulletin.
1: Iya, Akakbani. Batori hoite, moi, Bhaswati Devi, etiar, pradhan batori homohul. Rastrapati Shrimati Draupadi Murmue, Bharatar Romaniar Mazot Kramanoye Barhi Oha Onkhidaritwar Khetrot, Tat Bas Kora Bharatiya Sampradayar Obodanok Oti Guruttwopurna Boli Obhihito Korise. Kendriya Shikshamantri Dharmendra Pradhane Aji Pradhanmantri Narendra Modik Teor Podotyag Patra Dakhil Kore. Kendriya Sarkare Mool Dabi Homu Mani Luar Pasote, CJPye Protibadi Karjosi Pratyahar Kora Boli Ghoshona Korise. UNESCOe Buddha Tirthasthan Sarnathok Biswo Oitihyo Khetror Talikat Antarbhukto Korise Aru হারারেত অনুষ্ঠিত তিনিখনীয়া টি-20 ক্রিকেট শৃঙ্খলার দ্বিতীয়খন খেলত ভারতে জিম্বাবুয়ে জয়ের বাবে 220 রানের লক্ষ্য নির্ধারণ করে দিছে। এতিয়া শুনক বিতং বাতৰি। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে ভারত আর রোমানিয়ার মাজত ক্রমান্বয়ে বাড়ি অহা অংশীদারিত্বর ক্ষেত্রে তাত বাস করা ভারতীয় সম্প্রদায়ের অবদানক অন্যতম গুরুত্বপূর্ণ কারক রূপে অভিহিত করেছে। রোমানিয়া ভ্রমণের অন্তিম দিনা বুখারেস্টত ভারতীয় সম্প্রদায়ে আয়োজন করা এটা অভ্যর্থনা অনুষ্ঠানত শ্রীমতী মুর্মুয়ে এইদরে প্রকাশ করে কয় যে বিদেশত বসবাস করা ভারতীয় লোকসকলে মাতৃভূমির সঙ্গে গভীরভাবে সম্পৃক্ত অনুভব করে আর নিষ্ঠা তথা সফলতার জড়িয়ে প্রতিজন ভারতীয়ক গর্বিত অনুভব করায়। রোমানিয়ার রাষ্ট্রপতি নিকোসর দান আর আন নেতাসকলের সঙ্গে মত বিনিময়ত দুই দেশের মাজত থকা দ্বিপাক্ষিক বান্ধনক নতুন উচ্চতলৈ লৈ যোৱাৰ দিশত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে বুলিও শ্ৰীমতী মুৰ্মুয়ে প্ৰকাশ কৰে। ভাৰত আৰু ৰোমানিয়াৰ মাজত থকা সহযোগিতাই বাণিজ্য, প্ৰতিৰক্ষা, নবীকৰণযোগ্য শক্তি, ডিজিটেল প্ৰযুক্তি, শিক্ষা, গৱেষণা, স্বাস্থ্যসেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্ভাৱনকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ প্ৰসাৰ লাভ কৰিছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
2: पिछले दो दिनों की अपनी यात्रा के दौरान मैंने भारत के प्रति रोमानिया की आत्मीयता और सद्भावना को मैं प्रत्यक्ष अनुभव किया। आज हमारे दोनों देशों के बीच सहयोग पहले से कहीं अधिक व्यापक और गतिशील है। हमारी सरकारें सस्टेनेबल डेवलपमेंट, क्लाइमेट चेंज से निपटने के प्रयासों, आतंकवाद के विरुद्ध सहयोग तथा रूल्स बेस्ड शांतिपूर्ण अंतर्राष्ट्रीय व्यवस्था को बढ़ावा देने जैसे विश्व मुद्दों पर मिलकर कार्य कर रहे हैं।
1: ইতিপূৰ্বে কাৰ্যকৰী হৈ উঠা ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী মুৰ্মুয়ে কয় যে এই চুক্তিৰ সঠিক ৰূপায়ণে ৰোমানিয়াৰ লগতে আন ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ নতুন নতুন বাট মুকলি কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰোমানিয়াৰ লগতে মলডোভা আৰু উত্তৰ মেডিয়েডিয়াৰ ত্ৰিদেশীয় ভ্ৰমণ সামৰি শ্ৰীমতী মুৰ্মু আজি নতুন দিল্লীলৈ বুলি উভতিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। উল্লেখযোগ্য যে অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। পাছত সামাজিক মাধ্যমত এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে দেশজুৰি বিশেষকৈ নতুন দিল্লীৰ জন্তৰ মন্তৰত অব্যাহত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোৱা 10 দিনৰ ঘটনাৱলীয়ে তেওঁক ব্যথিত কৰিছে। সমগ্ৰ পৰিস্থিতি বিবেচনা কৰি এই সময়ত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ শোষণক প্ৰতিহত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ আইনী জটিলতাৰ কথা চিন্তা কৰি এই সিদ্ধান্ত লোৱা বুলি শ্ৰীপ্ৰধানে প্ৰকাশ কৰে। দেশৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াই যোৱাটোৱেই তেওঁৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু তেওঁ আজীৱন ইয়াৰ প্ৰতি সমৰ্পিত হৈ ৰব বুলি তেওঁ লগতে কয়। উল্লেখযোগ্য যে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনৰো অধিক কাল নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে মূল দাবীসমূহ মানি লোৱাৰ পাছতে চিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত চিজেপিৰ প্ৰতিনিধি দলৰ সৈতে তৃতীয়লানি আলোচনাত মিলিত হয়। এই বৈঠকত দেশৰ পৰীক্ষা ব্যৱস্থাত যথোচিত সংস্কাৰ সাধন আৰু প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকৰ পাছত চিজেপিৰ প্ৰতিনিধিবৰ্গৰ সৈতে যুটীয়াভাৱে আয়োজন কৰা এখন সংবাদমেলত শ্ৰীনাড্ডাই কয় যে আজিৰ বৈঠকত প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰা আৰু কোনো এজাহাৰ দাখিল নকৰাৰ চিজেপিৰ দুয়োটা দাবী চৰকাৰে মানি লৈছে।
3: वो एफआईआर की कॉपी भी इनको हम देंगे और उसको विथड्रॉ करने की बात कोई भी एक्शन नहीं होगा जो प्रोटेस्टर्स के साथ प्रोटेस्ट के दौरान हुआ है जो ऑर्गेनाइजर्स है और प्रोटेस्टर्स है उनका इस केस इस एक्टिविटी के लिए कोई भी उन पर आगे केस नहीं होगा इस बात को हम लोगों ने माना है कंपनसेशन अकॉर्डिंग टू द रूल्स एंड रेगुलेशंस व्हाटएवर मैक्सिमम विल बी पॉसिबल दैट विल बी गिवन टू देम।
1: সৌৰভ দাসে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি মানি লোৱা দাবীসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীত ছিংগাপুৰৰ সমপদস্থ আইনী মন্ত্ৰী এডৱিন টং এছিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমেঘৱালে জনায় যে বৈঠকখনত ভাৰত ছিংগাপুৰৰ মাজৰ আইনগত সহযোগিতা অধিক শক্তিশালী কৰা বিকল্প বিবাদ নিষ্পত্তি ব্যৱস্থাক অধিক উন্নত কৰা আৰু প্ৰতিষ্ঠানগত তথা ন্যায়িক সহযোগিতা দৃঢ় কৰাৰ বিষয়ত আলোচনা কৰা হয়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বব্যাপী আইনী অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰাৰ সমান্তৰালকৈ পৰিৱৰ্তনশীল আইনী সংস্কাৰ অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কাইলৈ বিয়লি 4:30 বজাত বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 74খন ভাইব্ৰেণ্ট ভিলেজ সামৰি যোৱা মাহৰ 4-30 তাৰিখলৈ দুটা পৰ্যায়ত এই বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে প্ৰায় 3 লাখৰো অধিক অংশগ্ৰহণকাৰী নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত ভাগ লয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মাই ভাৰতৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্রাচীন বৌদ্ধ তীর্থস্থান সারনাথক ইউনেস্কোর বিশ্ব ঐতিহ্য ক্ষেত্রের তালিকাত অন্তর্ভুক্ত করা হয়েছে। সংস্কৃতি আর পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাওয়াতে এই পদক্ষেপক ভারতের সাংস্কৃতিক ঐতিহ্যর এক ঐতিহাসিক মুহূর্ত বলে অভিহিত করে। সামাজিক মাধ্যমত দিয়া এক বার্তাত শেখাওয়াতে কয় যে সারনাথ শান্তি প্রজ্ঞা আর করুণার এক চিরন্তন প্রতীক। কয় যে এই স্থানে মানব জাতির কল্যাণত ভারতীয় সভ্যতায় আগবহা গভীর আধ্যাত্মিক আর দার্শনিক অবদানক প্রতিফলিত করে। উল্লেখ করে যে ইউনেস্কোর বিশ্ব ঐতিহ্য তালিকাত সারনাথর অন্তর্ভুক্তিয়ে ধারণা আর জ্ঞানের এক চিরস্থায়ী উৎস হিসাবে ভারতের ভূমিকা পুনৰ দৃঢ় করে তুলিছে, যিয়ে প্রজন্মর পিছত প্রজন্ম বিশ্ববাসীক অনুপ্রাণিত করব। উত্তর প্রদেশের সারনাথক ইউনেস্কোর বিশ্ব ঐতিহ্য ক্ষেত্রের তালিকাত অন্তর্ভুক্ত করার পিছতে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আনন্দ প্রকাশ করার প্রতিজন ভারতীয়র এয়া গৌরবর মুহূর্ত বলে উল্লেখ করে। সামাজিক মাধ্যমত দিয়া এক বার্তাত প্রধানমন্ত্রী কয় যে সারনাথর সৈতে ভগবান বুদ্ধর ঘনিষ্ঠ সম্পর্ক আছে। বুদ্ধর প্রজ্ঞা করুণা আর সম্প্রীতির চিরন্তন বাণীয় সমগ্র বিশ্বক অনুপ্রাণিত করে আছে। ভারত আর জিম্বাবুয়ের মাজত তিনিখনিয়া টি টুয়েন্টি ক্রিকেট শৃঙ্খলার দ্বিতীয়খন খেলত ভারতে জিম্বাবুয়েক জয়ের বাবে 220 রানের লক্ষ্য নির্ধারণ করে দিছে। ভারতে প্রথমে বেটিংর আমন্ত্রণ লাভ করে 20 ওভারত 5টা উইকেট হেরাই 119 রান সংগ্রহ করে। বাতৰি শেষ করার পূর্বে প্রধান বাতৰি সমূহ আকৌ এবার পড়ি দিছো। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে ভারত আর রোমানিয়ার মাজত ক্রমান্বয়ে বাড়ি হওয়া অংশীদারিত্বর ক্ষেত্রে তাত বাস করা ভারতীয় সম্প্রদায়ের অবদানক অতি গুরুত্বপূর্ণ বলে অভিহিত করেছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি প্রধানমন্ত্রী নরেন্দ্র মোদীক পদত্যাগ পত্র দাখিল করে। আৰু হারারেত অনুষ্ঠিত তিনিখনিয়া টি টুয়েন্টি ক্রিকেট শৃঙ্খলার দ্বিতীয়খন খেলত ভারতে জিম্বাবুয়েক জয়ের বাবে 220 রানের লক্ষ্য নির্ধারণ করে দিছে। আমার এটির বাতরি ইমানতে শেষ হল। আমার পরবর্তী মুখ্য বাতরি নিশা 8 বজাত শুনবলে পাব।
4: বাতরির পাছতে উভতি আহিছো যুববাণীর অনুষ্ঠানের মাজলৈ। প্রিয় শ্রোতা, এয়া আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুর। অনুষ্ঠান প্রচার করা হয়েছে মিডিয়াম ওয়েভর 299.9 মিটার 1035 কিলোহার্জ আর ডি আর এম ফ্রিকুয়েন্সির 1026 কিলোহার্জত। প্রিয় শ্রোতা, এটা শুনো আহক জুবিন গার্গর কণ্ঠর গীত।

শ্ৰোতাসকলে ইমানপৰে জুবিন গাৰ্গৰ গীত দুটি শুনিলে। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই শুনিবলৈ পাব গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ৰ সংক্ষিপ্ত বিৱৰণ।

0: Well, so who is a fan of Ed Sheeran here? Give me a cheer. Well, so let's see the messages that we've got, and we'll get to know the songs and that our listeners are loving, and obviously what all songs they have requested and send in messages or dedications. Well, we've got Vikram Jagdish Chandra Ji from Sahibabad. All right, so here's a confusion. He's asked, is that Shubhankar Ji on the side? Who's there? Mr. Vikram Ji, Vikram Jagdish Chandra from Sahibabad, thank you, sir, for tuning in, for messaging. This is Ashish Abraham, this side. Shubhankar was last night, and he is one of our upcoming lovely rock star presenter of the station of the nation, that is FM Rainbow 102.6 megahertz. And tonight you have to bear with me, your host Ashish Abraham. Well, I'm looking forward to your message, any song dedication or request if you have. And then we've got another message, Miss Chetna. Hi, she says, hi, I am Chetna Vitharia from Mumbai, enjoying every bit of your program, all my favorite songs being played today, and can you please play Love to See You Cry by Enrique Iglesias or Waiting for Tonight by Jennifer Lopez? Sure, thank you so much.
1: প্ৰিয় শ্ৰোতা, উভতি আহিছোঁ যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়ামৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ যুৱকৰ্মশালা অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজিৰ বিষয় অসমীয়া চিৰসেউজ গীত। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী শান্তাউজিৰ। প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিব ইন্দ্ৰজিৎ দাসে।
2: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ আপোনালোকক আদৰণি জনাইছো। চিৰসেউজ গীত, অসমীয়া চিৰসেউজ গীতৰ চৰ্চা আমি আৰম্ভ কৰিছিলোঁ যুৱবাণীৰ যুৱ কৰ্মশালাত, যাতে শিল্পীসকলৰ পৰা পোনে পোনে নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে সেই গানৰ কথা গম পাব পাৰে, গীতৰ আঁৰৰ কথা, গীতটি সুৰ কৰোঁতে বা কণ্ঠশিল্পীসকলে গানটো গাওঁতে কি ধৰণৰ অভিজ্ঞতা, সেই সকলোখিনি যাতে পোনে পোনে গম পাব পাৰে, তাৰ বাবে আমি ব্যৱস্থা কৰিছিলোঁ এই চিৰসেউজ গীতৰ কৰ্মশালাৰ। আৰু যোৱাটো খণ্ডত আমি লগ পাইছিলোঁ বিশিষ্ট কণ্ঠশিল্পী শান্তাউজিৰ বাইদেউক। শান্তাউজিৰ বাইদেউৰ কণ্ঠৰ গীত হেমন্ত দত্তই লিখা, ইদ্ৰিছ আলীদেৱে লিখা, মুকুল বৰুৱাই সুৰ কৰা, ভূপেন হাজৰিকাদেৱে সুৰ কৰা, তেনেকুৱা দুটা গান আমি ইতিমধ্যে যোৱা খণ্ডত চৰ্চা কৰিলোঁ। আকৌ আজিৰ খণ্ডত পুনৰ আৰু দুটি গীতৰ চৰ্চা কৰিবলৈ আমি সমবেত হৈছোঁ। শান্তাউজী বাইদেউ আমাৰ সৈতে আছে। বাইদেউ, আপোনাক আদৰণি জনাইছোঁ।
3: থেংক ইউ।
2: যোৱা খণ্ডত খুব ভাল লাগিল, শ্ৰোতাসকলে খুব ভাল পাইছে।
3: ভাল পালে ভাল লাগে আৰু, কিন্তু আমাৰ ল'ৰা ছোৱালীখিনিয়ে পটককৈ শিকিব পাৰিছে, এইটো ভাল লাগিছে।
2: হয়, আৰু আপোনাৰ যিটো অভিজ্ঞতা, আকাশবাণীৰ সৈতে যিটো আপোনাৰ আৱেগিক সম্পৰ্ক, আপোনাৰ স্বামীৰ আৰু সংগীতৰ বহুতো ৰথি মহাৰথীক আপুনি আকাশবাণীতে পাইছে।
3: মোৰ ফেমিলিৰ দেউতাহঁতেই জড়িত হৈ আছিলে, গতিকে মই ব্লাডতে আছে আচলতে।
2: আৰু আকাশবাণীৰ পৰা আপোনালোকে পৰিচয় এটা লাভ কৰিছিল।
3: আকাশবাণী মেইন আচলতে, সেইটোৱেই পৰিচয়।
2: হয়,
3: সেইটো পৰিচয় লৈ এতিয়ালৈকে জীয়াই আছো। এতিয়াতো বহুত মাধ্যম হ'ল, বহুত মাধ্যমত গাইছো যদিও এই অৰিজিন শিপাডাল কেতিয়াও পাহৰি যোৱা নাযায় আচলতে। আকাশবাণীৰ কথা সদায় মনত থাকিব, সদায় থাকিব।
2: হয়, শান্তা উজীৰ বাইদেউ আৰু ভূপেন উজীদেৱৰ কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আমাৰ সৈতে আছে, আদৰিছো। আমি আদৰণি জনাইছো খ্যাতি তৃষ্ণা দেৱী,
4: নমস্কাৰ,
2: পুষ্পমুগ্ধা দাস,
4: নমস্কাৰ,
2: জে এইচ ফ্ৰিডালিন,
4: নমস্কাৰ,
2: ভাস্কৰ কুণ্ডিল্য,
5: নমস্কাৰ,
2: দীপান্বিতা গোস্বামী,
4: নমস্কাৰ,
2: মৰমী দেৱী,
4: নমস্কাৰ,
2: দেৱাহুতি ৰাজবংশী,
4: নমস্কাৰ,
2: আৰু আমাক সদায় সহায় কৰি অহা কণ্ঠশিল্পী তথা এতিয়া আমাক হাৰমনিয়ামত সংগত কৰিব প্ৰবাল, আদৰিছো,
5: ধন্যবাদ।
2: আজি দুটি গীতৰ আমি চৰ্চা কৰিম। প্ৰথম গীতটি বাইদেউ কোনটো শিকাব?
3: প্ৰথম গীতটো বংকিম শৰ্মাই লিখা, স্পেচিয়েল প্ৰগ্ৰামৰ গীত আছিলে আৰু এওঁ সুৰ কৰিছিলে,
2: ভূপেন হাজৰিকাদেৱে সুৰ কৰা,
3: এওঁ সুৰ কৰা আৰু লিখিছিলে বংকিম শৰ্মা,
2: হয়,
3: তেজপুৰৰ তেওঁ। সেইটো আৰু এটা মই বিহুপুৰীয়া গীত শিকাম, সেইটো ৰেডিঅ'তে আছিলে, বিহুৰ স্পেচিয়েল প্ৰগ্ৰাম আছিলে,
2: বিহুৰ স্পেচিয়েল প্ৰগ্ৰাম,
3: বিহুপুৰীয়া গীত এতিয়া শিকাম। এতিয়া মই লিৰিক্সটো কৈ দিছোঁ, লিখিছিলে বংকিম শৰ্মা আৰু সুৰ কৰিছিলে ভূপেন হাজৰিকা মোৰ স্বামী। এতিয়া বহুত ৰাতি, দুখৰ এন্ধাৰে ভৰা, মোৰ দুচকুত উদাসী মৌন পৃথিৱী, এতিয়া বহুত ৰাতি, এতিয়া বহুত ৰাতি, ইমান দুখৰ এন্ধাৰে ভৰা, মোৰ দুচকুত উদাসী মৌন পৃথিৱী, এতিয়া বহুত ৰাতি, স্থায়ী হ'ল ফাৰ্ষ্ট চন্ত্ৰাটো, পায়ো হেৰুৱালোঁ আশাৰে ভৰা জীৱনৰ সপোন সোণালী, পায়ো হেৰুৱালো আশাৰে ভৰা জীৱনৰ সপোন সোণালী, নাজানিলো ই যে ধূলিৰে খেলা ঘৰ অজানিতে যাব ভাঙি, নাজানিলো ই যে ধূলিৰে খেলা ঘৰ অজানিতে যাব ভাঙি, এতিয়া বহুত ৰাতি। এইটো ফাৰ্ষ্ট অতৰা গ'ল। ছেকেণ্ড অতৰাটো, এন্ধাৰ সাৱটি নীৰৱে নুমাব মোৰ মনৰে চাকি দি, এন্ধাৰ সাৱটি নীৰৱে নুমাব মোৰ মনৰে চাকি দি, গণি ৰলো ক্ষণ ৰাঙলী পোৱালৈ উজাগৰি কাল ৰাতি, গণি ৰলো ক্ষণ ৰাঙলী পোৱালৈ উজাগৰি কাল ৰাতি, এতিয়া বহুত ৰাতি। গাঁও

চোৱা এতিয়া বহুত ৰাতি হৈছে যে সুৰটোতে গম পাই যায় চোৱা এতিয়া বহুত ৰাতি সুৰেই কৈ দিছে বহুত ৰাতি হৈছে তাৰমানে এক্সপ্ৰেছন তাৰপিছত স্থায়ীটো হ'ব ন অন্তৰাটো হা

0: ধুনীয়া
1: ন এইটো এবাৰ এইটো এইটো বিহুসুৰীয়া গীতটা শিকাম। এইটো তাৰমানে হেৰি বিহুত এতিয়া সময়ত ৰেডিঅ'ত বিহু স্পেচিয়েল কিছুমান বিহু সময়ত গান ৰেকৰ্ডিং হৈছিলে। তেতিয়া মোক এইটো গান লিখিছিলে ৰবি মেধি আৰু সুৰ কৰিছিলে সবিন মেধিয়ে। বহাগ আহিল বুলি শুনিছা নে নাই? শুনিছা চাগে, মই এবাৰ কৈ দিছোঁ লিৰিক্সটো, শ্ৰোতাই কোনোবাই লিখি ল'ব পাৰিব। বহাগ আহিল বুলি কুলিয়ে বিনালে, গছে পাতে সেউজীয়া ৰঙো সানিলে স্থায়ী, পচুৱাই মোক আহি ক'লে কাণে কাণে, বৰদৈ চিলাজনী আহি পালে। বিহুৰ বৰ্ণনা বৰ ধুনীয়াকৈ দিছে দেই। মেঘৰ গাজনীয়ে হিয়া কপালে, ধাৰাষাৰ বৰষুণে সপোন জগালে, পচুৱাই মোক আহি ক'লে কাণে কাণে, বৰদৈ চিলাজনী আহি পালে। মেঘৰ গাজনীয়ে হিয়া কপালে, ধাৰাষাৰ বৰষুণে সপোন জগালে। বহাগ তাৰপিছত আহি গ'ল স্থায়ীটো। ছেকেণ্ডটো মিঠা মিঠা লগা এই বহাগতে, হিয়াৰ বতৰালৈ বিহুতী আহিলে, ঢোলত চাপৰ মাৰি বিহুৱা ওলালে, গগনা বজাই মোক চেনায়ে মাতিলে। মিঠা মিঠা লগা এই বহাগতে, হিয়াৰ বতৰালৈ বিহুতী আহিলে, ঢোলত চাপৰ মাৰি বিহুৱা ওলালে, গগনা বজাই মোক চেনায়ে মাতিলে। বহাগ আহিল বুলি কুলিয়ে মাতিলে। জানাই চাগে এইটো?

0: হয় বাৰু?
1: খুব ভাল লাগিল বাইদেউ, দুটি খণ্ডত আপোনাক লগ পালো, গীতৰ চৰ্চা কৰিলো, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে এই সময়খিনি নিশ্চয় আপুনিও ভাল পাইছে আকাশবাণী ষ্টুডিঅ'ত।
0: ভাল লাগিলে, আকৌ মাতিবা কিন্তু দেই, বৰ ভাল লাগিলে।
1: আহিলে ভাল লাগিব বাইদেউ, আৰু আমি আশা কৰিম যে প্ৰীতিস্মিতাও আমাৰ শিল্পী হওক।
2: খুব ভাল লাগিলে ইয়াতে আহি আৰু এইটো এক্সপিৰিয়েঞ্চ কৰি, এনেকে ইমান ভাল ভাল
0: শিকিলে,
2: ময়ো শিকিলো আৰু ভাল লাগিলে। থেংক ইউ মাতা কাৰণে।
1: ধন্যবাদ জনাইছো, ধন্যবাদ খ্যাতি তৃষ্ণা, পুষ্পমুগ্ধা, ফ্ৰিডালিন, ভাস্কৰ, মৰমী, দীপান্বিতা, প্ৰবাল আৰু দেৱাহুতি, ধন্যবাদ জনাইছো মোক সহযোগ কৰা স্নেহা পাঠক আৰু পম্পী মালাকাৰ। শ্ৰোতাসকল, অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ পৰৱৰ্তী সময়ত আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ মই ইন্দ্ৰজিৎ দাসে এই খণ্ডটি ইয়াতে সামৰিছো। শিল্পীসকলৰ কণ্ঠত আজি শিকা দুয়োটি গীতৰ কিয় অংশ আপোনালোকলৈ আগবঢ়াই বিদায় লৈছো। নমস্কাৰ।
0: গোৱা, ঠিকে আছে।

ইমান পৰে শ্ৰোতাসকলে যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ বিষয় আছিল অসমীয়া চিৰসেউজ গীত। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত আছিল কণ্ঠশিল্পী শান্তা উজীৰ। প্ৰাণজিৎ প্ৰতিম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

প্ৰিয় শ্ৰোতা, পূৰ্ব নিৰ্ধাৰিত আজি সন্ধিয়া 7:30 পৰা প্ৰচাৰ হ'বলগীয়া কমনৱেলথ কেম্প গেমছ 2026ৰ সংক্ষিপ্ত বিৱৰণী অনুষ্ঠানটি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰিব নোৱাৰা বাবে প্ৰচাৰ কৰিব পৰা নগ'ল। ইয়াৰ বাবে আমি দুখিত। তাৰ পৰিৱৰ্তে প্ৰচাৰ কৰা হ'ল যুৱ কৰ্মশালা অনুষ্ঠানটি।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, প্ৰতিজন ব্যক্তিৰ জীৱনতে প্ৰেমৰ থাকে সুকীয়া স্থান। প্ৰেমৰ আছে স্বকীয় মাধুৰ্য, আছে অনুপম জীৱনৰ সন্মোহন। প্ৰেমৰ আগমনে হৃদয়ৰ খৰাং নোহোৱা কৰি মনলৈ শাওনৰ ঢল নমাই আনে। প্ৰেমৰ আকুলতাই জীৱন কৰি তোলে জীপাল, উন্মনা কৰি তোলে মন গহন। বিশেষজনৰ উপস্থিতিয়ে বিশেষ কৰি তোলে সময়, অজানা অনুভৱে পাতে মধুময় সুখৰ আলয়। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত শুনোৱা হওক এনে এক অনুভৱেৰে সিক্ত জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

ইমান পৰে শ্ৰোতাসকলে, মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ভাৰ্গৱৰ সৈতে মই শাশ্বতী আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

ইমানবোৰে আপোনালোকে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো লোকগীত।

ইমান পৰে শ্ৰোতাসকলে লোকগীত শুনিলে উষা দাসৰ কণ্ঠত। লোকগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে ভজনৰ অনুষ্ঠান।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো ঘোষক ঘোষিকাৰ নিৰ্বাচিত গীতৰ অনুষ্ঠান ৰামধেনু।

নমস্কাৰ প্ৰিয় শ্ৰোতা, বৰ্তমান কিছু দুৰ্যোগেৰে আগবাঢ়িছে আমাৰ জীৱন। বহু আপোনজন এতিয়া বানত আক্ৰান্ত হৈছে। প্ৰকৃতিৰ তাণ্ডৱত ঘৰ এৰি হয়তো পথৰ দাঁতিত আশ্ৰয় লৈছে, হেঁপাহৰ ধন সম্পদ হেৰুৱাইছে। তথাপিও আমি ৰৈ যাব নোৱাৰোঁ, কাৰণ আকাশত ৰামধেনু দেখা যায় বৰষুণৰ পিছতে। জীৱনৰ অন্ধকাৰ সময়ৰ পিছতো আশা, সাহস আৰু নতুন সম্ভাৱনাৰ ৰং জিলিকি উঠে। সেই আশাৰ বাৰ্তাক হৃদয়ত লৈ আপোনালোক সকলোকে মই ৰুমি দাসে স্বাগতম জনাইছো ৰামধেনু অনুষ্ঠানলৈ। জীৱনত এনে কিছু মুহূৰ্ত আহে য'ত পৰিস্থিতিয়ে পৰীক্ষা লয়। সেই সময়ত ভাঙি নপৰি মনোবল, আত্মবিশ্বাস আৰু ধৈৰ্য, এই তিনিটা শক্তিয়ে আমাক আগবঢ়াই নিয়ে। আজি আমাৰ এই যাত্ৰাৰ আৰম্ভণি কৰিছো এটি সুন্দৰ গীতেৰে, মোৰ ভাল লগা।

বিপদৰ সময়ত কেৱল সাহস থাকিলেই নহয়, সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাও অতি প্ৰয়োজনীয়। প্ৰাকৃতিক দুৰ্যোগ বা যিকোনো জৰুৰীকালীন পৰিস্থিতিত আতংকিত নহৈ গভীৰ বিশ্বাস, ধৈৰ্য, পৰিস্থিতিৰ সঠিক মূল্যায়ন আৰু উপস্থিত বুদ্ধি, এই চাৰিটা কথাই বহু ডাঙৰ বিপদ এৰাই চলাত সহায় কৰে। কিছু ক্ষেত্ৰত অতি ক্ষিপ্ৰতা পৰিহাৰ কৰি কিছু শান্তভাৱে আগবাঢ়িলেও ফলাফল আশাজনক হয়। এইবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত মোৰ আন এটি ভাল লগা গীত,

মানসিক শক্তি মানে কেৱল সাহস নহয়, ই হৈছে পৰিস্থিতি যিমানে কঠিন নহওক কিয় নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যোৱাৰ ক্ষমতা। পৃথিৱীৰ প্ৰায় সকলো সফল ব্যক্তিয়েই ব্যৰ্থতা, দৰিদ্ৰতা আৰু দুখৰ মাজেৰে নিজৰ লক্ষ্যত উপনীত হৈছে। জীৱন কেতিয়াও সমস্যাহীন নহয়, কিন্তু সমস্যাৰ সন্মুখীন হোৱাৰ মনোবলেই মানুহক অসাধাৰণ কৰি তোলে। পৰিস্থিতি সদায় একে নাথাকে, সেয়েহে আশাক কেতিয়াও এৰিব নালাগে। এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, জীৱনত যিমানেই আন্ধাৰ নাহক, সেই আন্ধাৰৰ পিছত পোহৰ নিশ্চিত আছে। ব্যৰ্থতা কেতিয়াও জীৱনৰ শেষ অধ্যায় নহয়, ই নতুন আৰম্ভণিৰ প্ৰথম পৃষ্ঠা। যিসকল মানুহে কঠিন সময়ক শিক্ষালৈ ৰূপান্তৰিত কৰে, তেওঁলোকেই জীৱনত অধিক শক্তিশালী হৈ উঠে। এইবাৰ শুনক মোৰ প্ৰিয় এটি গান জুবিন গাৰ্গৰ কণ্ঠত।

প্ৰিয় শ্ৰোতাসকল, জীৱনত দুৰ্যোগ আহিবই, কিন্তু দুৰ্যোগত ভাঙি নপৰি তাক নতুন শিক্ষাৰ সুযোগ হিচাপে গ্ৰহণ কৰাটোৱেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৌশল। সকলোতকৈ ডাঙৰ বিজয় হৈছে নিজৰ ভয়ক জয় কৰা। আহক, আমি আটায়ে এই ভয়ক জয় কৰি জীৱন বাটত আগবাঢ়ি যাওঁ সাহসেৰে, হেঁপাহেৰে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত মোৰ প্ৰিয় এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে শাস্ত্ৰীয় সংগীতানুষ্ঠানত ভি জি যোগৰ ভায়লিন বাদন শুনিবলৈ পাব। ৰাগ জয় জয়বন্তী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 11:30 গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই ৰুমি দাসে বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 9 দিন, 1948 শকাব্দৰ 4 শাওন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 26 তাৰিখ। এতিয়া সময় পোৱা 5:33:39 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত।